এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজতে এয়া আকাশবাণী নগাঁও। আজি বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1948 চকৰ আহাৰ মাহৰ 10 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 25 তাৰিখ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় পুৱা 5:55 যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ অনুষ্ঠান মুকলি কৰা হৈছে। ষ্টুডিঅ'তে মই জ্যোতি কলিতা, ডিউটি ৰুমত আছে মন্টুমণি বৰা আৰু নিয়ন্ত্ৰণ কক্ষত আছে নিজুম নাৰ্জাৰী।

FM ব্যান্ডৰ 102.7 মেগাহাৰ্টজতে আকাশবাণী নগাঁও খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু 6:05 মিনিটত ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজিৰ অনুষ্ঠানৰ 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কামাল চাবৰীৰ সাৰেংগী বাদন শুনিবলৈ পাব ৰাগ আহিৰ ভৈৰৱ, আৰু তাৰ পিছতেই বৰগীত শুনিবলৈ পাব। 7:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই দিলে কৰি শুনাব। সুপ্ৰভাত অনুষ্ঠানটি শুনিবলৈ পাব 7:15। 7:30 মূৰ্চনা অনুষ্ঠানত আজি শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। 8:00-9:20 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ ক্ৰমে 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

9:20 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানটিত নাট্যকাৰ অৰুণ শৰ্মাৰ সৈতে হোৱা কথা বতৰাৰ পঞ্চম খণ্ডটি শুনিবলৈ পাব। কথা বতৰাত ভাগ ল'ব কমল শৰ্মাই। অসমীয়া গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 9:50। 10:00 বাহকজনিত ৰোগ, পেলুৰ সমস্যা আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে চামগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বাহকজনিত ৰোগৰ কাৰিকৰী পৰ্যবেক্ষক ময়ূৰ ফুকন আৰু এক কোঅৰ্ডিনেটৰ জিতুমণি ভূঞাৰ সৈতে হোৱা কথা বতৰা শুনিবলৈ পাব। আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। ইয়াৰ পিছতে গীতৰ অনুষ্ঠান শুনিবলৈ পাব। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 11:05 পৰা বিয়লি 4:30 বজালৈ আকাশবাণী দিল্লী, আকাশবাণী গুৱাহাটী আৰু আকাশবাণী মুম্বাইৰ বিভিন্ন অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বিয়লি 4:30 বজাত যুৱতৰংগ অনুষ্ঠানটি শুনিবলৈ পাব। 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী বাতৰি, 5:05ৰ পৰা আকাশবাণী মুম্বাই কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠান আৰু 5:15ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। যুৱৰ আগেনী অনুষ্ঠানটি শুনিবলৈ পাব 5:25ত। এটি বৃন্দগীত শুনিবলৈ পাব 5:55ত। সন্ধিয়া

বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অসমীয়া বাতৰি 6:44 সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু 7:10 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা মানচেষ্টাৰ অল্ড ষ্ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত ICC মহিলা I20 ক্ৰিকেট বিশ্বকাপ 2026ৰ চলন্ত বিৱৰণী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা সমাচাৰ সন্ধ্যা 9:00 News@9 নিশা 9:25 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। এয়াই আছিল আজিৰ অনুষ্ঠান পৰিচিতি।

উপাসনা অনুষ্ঠানত ইমান পৰে ক্ৰমে গুঞ্জলতা শৰ্মা ওজা আৰু সংগীসকলে পৰিৱেশন কৰা নাম উমাকান্ত বৈৰাগীৰ কণ্ঠৰ টুকাৰে গীত আৰু অনুষ্ঠানৰ শেষত কিশোৰী আমনকাৰৰ কণ্ঠৰ ভজন শুনিলে ভক্তিমূলক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক কামাল চাবৰীৰ সাৰেংগী বাদন ৰাগ আহিৰ ভৈৰৱ।

ইমান পৰে দীপালী দেৱীৰ কণ্ঠৰ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত দুটি বৰগীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা

11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণী গুৱাহাটীৰ
1: মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, আন্তঃগাঁথনিমূলক প্ৰকল্পত হোৱা বিলম্বই নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। সমগ্ৰ দেশতে আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰি ব্ৰাজিলে ক্ৰমাগতভাৱে পঞ্চদশ সংখ্যক বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰগতিৰ 52 সংখ্যক বৈঠকত অধ্যক্ষতা কৰি আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাৰ্যকৰীকৰণৰ পৰ্যালোচনা কৰে। প্ৰশাসনৰ সক্ৰিয়তা আৰু নিৰ্ধাৰিত সময়ত ৰূপায়ণৰ বাবে প্ৰযুক্তি সক্ষম এই মঞ্চখনত প্ৰধানমন্ত্ৰীয়ে 4খন ৰাজ্যত প্ৰায় 30,000 কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ হ'বলগীয়া পথ, বিদ্যুৎ, ঔদ্যোগিক কৰিডৰ আৰু মেট্ৰ ৰেলখণ্ডৰ 4টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীমোদীয়ে কয় যে আন্তঃগাঁথনি প্ৰকল্পত হোৱা বিলম্বই ব্যয় বৃদ্ধি কৰাৰ উপৰি নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে। প্ৰকল্পসমূহৰ সঠিক পৰিকল্পনা আৰু ক্ষীপ্ৰ ৰূপায়ণৰ বাবে তেওঁ PM গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাৰ কাৰ্যকৰী ব্যৱহাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। এই বৈঠকত যক্ষ্মামুক্ত ভাৰত অভিযানৰো পৰ্যালোচনা কৰা হয়। যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজত কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। ইপিনে চাইবাৰ অপৰাধ আৰু ডিজিটেল গ্ৰেপ্তাৰৰ ঘটনা বৃদ্ধি পোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্ৰকাশ কৰে। নাগৰিকসকলক প্ৰতাৰণাৰ পৰা ৰক্ষা কৰিবলৈ আইন প্ৰয়োগকাৰী সংস্থা, বেংক আৰু ডিজিটেল মঞ্চসমূহৰ মাজত শক্তিশালী সমন্বয় ৰক্ষাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। চাইবাৰ প্ৰৱঞ্চনাৰ গোচৰসমূহ দ্ৰুতভাৱে পঞ্জীয়ন আৰু নিষ্পত্তিৰ বাবে প্ৰতিখন ৰাজ্যকে E0 FIR ব্যৱস্থা কাৰ্যকৰী কৰিবলৈকো তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত সংসদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ান আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰিছে। আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কালি হোৱা টেলিফোনিক বাৰ্তালাপত শ্ৰীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰাণত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেশখনে আগবঢ়োৱা সহায়ৰ শলাগ লয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে বাৰ্তালাপৰ সময়ছোৱাত তেওঁলোকে উভয় দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা উষ্ম তথা বহুমুখী সম্পৰ্কক ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰকাশ কৰে। ভাৰত আৰু আৰ্মেনিয়াৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ বান্ধোনৰ উপৰি বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি আদিতো বিশেষ সম্পৰ্ক আছে। উভয় দেশৰ মাজত থকা বন্ধুত্বক নতুন শিখৰলৈ নিবলৈ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। আজি 25 জুন 1975 চনৰ এই দিনটোত ভাৰতৰ সংবিধানক অৱমাননা কৰি দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। সেই কলা অধ্যায়ক স্মৰণ কৰি আজি সমগ্ৰ দেশত সংবিধান হত্যা দিৱস পালন কৰা হৈছে। 1975 চনৰ এই একেটা দিনতে তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে আভ্যন্তৰীণ অস্থিৰতাৰ অজুহাতত সংবিধানৰ 352 নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। ইয়াৰ ফলত নাগৰিকৰ মৌলিক অধিকাৰসমূহ স্থগিত ৰখাৰ লগতে সংবাদ মাধ্যমৰ ওপৰত কঠোৰ চেঞ্চৰশ্বিপ আৰোপ কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে আজি নতুন দিল্লীত বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। সামৰণি কাৰ্যসূচীত সংবিধান হত্যা দিৱস আৰু গণতন্ত্ৰ চিৰঞ্জীৱী হওক শীৰ্ষক প্ৰদৰ্শনীৰ লগতে সংবিধান হত্যা দিৱস নামৰ এখন চুটিছবিও প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ শেখাৱতে এই অনুষ্ঠানত সভাপতিত্ব কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে এক অনন্য সাংস্কৃতিক প্ৰচাৰ উদ্যমৰ অংশ হিচাপে নতুন দিল্লীত কৰ্মৰত 82খন দেশৰ কূটনীতিবিদসকললৈ আগশাৰীৰ ভাৰতীয় আমৰ বিশেষভাৱে তৈয়াৰী বাকচ প্ৰেৰণ কৰিছে। স্বকীয় সুকীয়া সোৱাদ, সুগন্ধি আৰু আঞ্চলিক পৰিচয়েৰে বিখ্যাত হিচাপে এই বাকচত গুজৰাটৰ গিৰ কেশৰ, অন্ধ্ৰপ্ৰদেশৰ বংগনাপাল্লে আৰু উত্তৰ প্ৰদেশৰ দশেৰী আৰু বেনাৰসী লেংৰা আমে স্থান লাভ কৰিছে। ভাৰতৰ চহকী উদ্যান শস্য ঐতিহ্য প্ৰদৰ্শন আৰু দেশৰ ভিতৰত সবাতোকৈ প্ৰিয় গ্ৰীষ্মকালীন আমৰ প্ৰতি বিশ্বৰ দেশসমূহৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে আমৰ সৈতে প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাত ফলবিধৰ সাংস্কৃতিক তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি আমক আতিথ্য, বন্ধুত্ব আৰু ভাৰতৰ কৃষি ঐতিহ্যৰ প্ৰতীক হিচাপে অভিহিত কৰে। ভাৰতৰ অন্যতম প্ৰিয় আমৰ ব্যৱহাৰেৰে বিশ্বৰ আন দেশসমূহৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক ত্বৰান্বিত কৰাৰ লগতে কূটনৈতিক মহলৰ সংযোগ প্ৰসাৰৰ লক্ষ্যৰে শ্ৰীনবীনে এই উদ্যমত অংশ লয়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰকাৰৰ আম আৰু সেইসমূহৰ নিজা নিজা সোৱাদৰ বিষয়ে উল্লেখ কৰিছিল। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে চলিত মাহৰ 22 তাৰিখে দিল্লীৰ পৰা অমৃতসৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানক লৈ সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ ঘটনাৰ স্পষ্টীকৰণ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি অমৃতসৰ বিমান বন্দৰত বিমানখনত এটা চৰাই খুন্দা লগাৰ পাছত ৰানৱে পৰীক্ষণৰ কাম চলি আছিল। সুৰক্ষাৰ স্বাৰ্থত বিমানখনক অৱতৰণৰ পূৰ্বে আকাশতে ৰৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল, কিন্তু এই পৰিস্থিতিৰ মাজতে ৰাডাৰ ভেক্টৰিন চলি থকা অৱস্থাত বিমানখনে ভুলবশতঃ কিছু সময়ৰ বাবে পাকিস্তানৰ আকাশী সীমাত প্ৰৱেশ কৰে। অৱশ্যে তাৎক্ষণিকভাৱে পাকিস্তানৰ বিমান চলাচল নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিষয়টোৰ সমন্বয় ৰক্ষা কৰা হয়। ইয়াৰ পাছত বিমানখনক নিৰাপদে দিল্লীলৈ উভতাই আনি সুকলমে অৱতৰণ কৰোৱা হয়। ইপিনে ঘটনাৰ তথ্য বিভাগক সময়মতে অৱগত নকৰাৰ বাবে অমৃতসৰৰ সংশ্লিষ্ট বিমান চলাচল নিয়ন্ত্ৰক আৰু বিমানখনৰ পৰিচালনাৰ সৈতে জড়িত কৰ্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। লেবাৰ পাৰ্টীৰ নেতা হিচাপে পদত্যাগ কৰাৰ পাছত ষ্টাৰ্মাৰ সম্প্ৰতি ব্ৰিটেইনৰ দায়িত্ববাহী প্ৰধানমন্ত্ৰী হিচাপে আছে। যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছত ষ্টাৰ্মাৰে পৰৱৰ্তী সম্ভাৱ্য প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্নহামৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বিষয়েও দলৰ মুখপাত্ৰই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মৰক্কোৱে গ্ৰুপ চিৰ পৰা চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে কিছু সময় পূৰ্বে আটলাণ্টাত সমাপ্ত হোৱা এখন খেলত হেইটিক 4-2 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মিয়ামিত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত 5 বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে স্কটলেণ্ডক 3-0 গ'লত পৰাস্ত কৰে। খেলখনত ব্ৰাজিলৰ হৈ ভিনিচিয়া জুনিয়ৰে 2টা গ'ল দিয়ে। এই জয়ৰ সুবাদত ব্ৰাজিলে গ্ৰুপ চিৰ শীৰ্ষ দলৰূপে নক আউট পৰ্যায়লৈ অগ্ৰসৰ হৈছে। ব্ৰাজিলে ক্ৰমাগতভাৱে 15খন বিশ্বকাপ ফুটবলত নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইপিনে চিটলত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে 3-1 গ'লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত কাটাৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বস্নিয়াই ইতিহাসত প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ত প্ৰৱেশৰ আশা এতিয়াও সজীৱ কৰি ৰাখিছে। গ্ৰুপ বিৰ আন এখন খেলত ছুইজাৰলেণ্ডে আজি পুৱতি নিশা কানাডাৰ বিৰুদ্ধে 2-1 গ'লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টেৰে সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। অৱশ্যে এই পৰ্যায়ৰ পাছতো 3খন খেলৰ পৰা 4 পইণ্ট অৰ্জন কৰা কানাডাও পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰতিযোগিতাত সম্প্ৰতি গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকা দক্ষিণ কোৰিয়াৰ মুখামুখি হৈছে। আমালৈ অহা শেহতীয়া বাতৰি পৰ্যন্ত খেলখনৰ 28 মিনিটলৈকে কোনো এটা দলেই গ'ল স্ক'ৰ কৰিবলৈ সক্ষম হোৱা নাই। ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও নেট ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ 4থ স্থানত আছে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটৰ ব্যৱধানত পৰাস্ত হৈছিল। ভাৰতৰ এ আৰু শ্ৰীলংকাৰ এ দলৰ মাজত হ'বলগীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10 বজাত আৰম্ভ হ'ব। শৃংখলাটোত 2খন 4-দিনীয়া খেল অনুষ্ঠিত হ'ব আৰু 2খন খেলেই একেখন ষ্টেডিয়ামতে খেলোৱা হ'ব। খেল 2খনত 25 বছৰীয়া উইকেট ৰক্ষক বেটছমেন ধ্ৰুৱ জুৰেলে ভাৰতীয় দলক নেতৃত্ব দিব। সদ্যসমাপ্ত IPL ক্ৰিকেট প্ৰতিযোগিতাত মুঠ 515 ৰাণ কৰি উজ্জীৱিত প্ৰদৰ্শন আগবঢ়োৱা জুৰেলে ইতিমধ্যে ভাৰতৰ জ্যেষ্ঠ দলৰ হৈ 10খন টেষ্টত 478 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। আন্তঃগাঁথনিমূলক প্ৰকল্পত হোৱা বিলম্বই নাগৰিক আৰু উদ্যোগসমূহক সময়মতে পাবলগীয়া সুফলৰ পৰা বঞ্চিত কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। সমগ্ৰ দেশতে আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। কিৰ ষ্টাৰ্মাৰে লণ্ডনৰ হলবৰ্ণ আৰু ছেইণ্ট পেংক্ৰাছৰ পৰা লেবাৰ পাৰ্টীৰ সাংসদ হিচাপে ব্ৰিটেইনৰ সংসদত তেওঁৰ কাৰ্যকাল অব্যাহত ৰাখিব। চলিত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত স্কটলেণ্ডক 3-0 গলত পৰাস্ত কৰি ব্ৰাজিলে ক্ৰমাগতভাৱে পঞ্চদশ সংখ্যক বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত বাংলাদেশৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
0: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজতে আকাশবাণী নগাঁও। এতিয়া শুনক সুপ্ৰভাত অনুষ্ঠানটি। আজিৰ এই অনুষ্ঠানটি যোগদায়ক আগবঢ়াইছে জোন হাজৰিকাই।

0: যি ব্যক্তি ভৱিষ্যতৰ বাবে প্ৰস্তুত থাকে তেওঁ বিপদৰ সময়তো স্থিৰ হৈ থাকিব পাৰে। চাণক্যৰ এই বাণীৰে আজিৰ সুপ্ৰভাতৰ খণ্ডটি মই জোন হাজৰিকাই আৰম্ভ কৰিছোঁ। আজি বৃহস্পতিবাৰ 1948ৰ আহাৰ মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2026ৰ 25 জুন। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:35:57 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:28। আজি শুক্লা একাদশী। বৰ্তমান সময়ত দেখা যায় মেলেৰিয়া, ডেংগি, জাপানিজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ খুবেই বেছি হোৱা। এই সম্পৰ্কে আমাক আজি কিছু কথা জনাইছে বাহকজনিত ৰোগৰ পৰামৰ্শদাতা শেহনাজ বেগমে।
1: মেলেৰিয়া ৰোগ বা জাপানিজ এনকেফেলাইটিছ, ডেংগু সকলোবিধ মহৰ পৰা হয়। চ' প্ৰথম আমাৰ ইয়াৰ সতৰ্কতাৰ উপায় হ'ব যে আমি যেতিয়া শিশুসকল দিনত শুৱে বা ৰাতি শুৱে আমি সদায় তেওঁলোকক আঁঠুৱাৰ তলত শুৱাব লাগে। তাৰ উপৰিও যদি শিশুসকল ঘৰৰ বাহিৰত আবেলি খেলিব যায়, ধৰক বা ঘৰৰ বাহিৰত আবেলি ওলাই গৈছে, তেওঁলোকে সদায় সম্পূৰ্ণ গা ঢকা বস্ত্ৰ পৰিধান কৰিব লাগে, ফুল শ্লীভ সদায় কাপোৰ পিন্ধিব লাগে। আৰু অনাবৃত অংশত আমি এবিধ মস্কিটো ৰিপেলেণ্ট ক্ৰীম পোৱা যায়, অডোমছ বা হোপ বিভিন্ন ধৰণে পোৱা যায়, আমি সেয়া লগাই দিব পাৰোঁ। তাৰোপৰি ৰোগীৰ জ্বৰ হোৱাৰ লগে লগে, সৰু শিশুৰ ক্ষেত্ৰত কৈছোঁ, জ্বৰ হোৱাৰ লগে লগে আমি এনেই জ্বৰ হৈছে বা এই ভাবিব নালাগে, এইটো লগে লগে তেওঁলোকক এজন চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে। তাৰোপৰি আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ খেতিয়কসকলৰ বিষয়ে। আমাৰ ইয়াত যিমান জাপানিজ এনসেফেলাইটিছ হৈ আছে, চ' আমাৰ সকলোখিনি আমি প্ৰত্যক্ষভাৱে ধৰক খেতিপথাৰৰ লগত সম্পৰ্ক পাই আছোঁ যিমান ৰোগীৰ হৈছে। খেতিপথাৰত বগলী আহে বুলি মই আগতে কৈছোঁ আপোনালোকক, বগলী, পৰিভ্ৰমী চৰাই, কণামুচৰি আদিবোৰ আমি খেতিপথাৰত পাওঁ, আৰু সেই চৰাইবিলাকেই হৈছে জাপানিজ এনকেফেলাইটিছৰ ভাইৰাছৰ চ'ৰ্চ। আৰু আমাৰ খেতিয়কজনে তেনেকৈ ধৰক খালীগাৰে কাম কৰি থাকে, কম কাপোৰ পিন্ধি পেলাই তেওঁলোকে খেতিত কাম কৰি থকা দেখা পাওঁ। চ' এই ক্ষেত্ৰত খেতিয়কসকল অকণমান সাৱধান হ'ব লাগে, তেওঁলোকে যাতে খেতিত কাম কৰোঁতে যদি পাৰে তেওঁলোকে ফুল শ্লীভ কাপোৰ পিন্ধিব লাগিব, দীঘল হাতৰ চোলা, দীঘল পেণ্ট পৰিধান কৰিব লাগিব। যদি নোৱাৰে তেনেহ'লে তেওঁলোকে অডমছ সানিব লাগিব যাতে তেওঁলোকৰ অনাবৃত অংশত আহি পেলাই মহে কামুৰিব নোৱাৰে। চ' কাপোৰেৰে আবৃত হ'লে মহে কামুৰিব নোৱাৰে, চ' সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ বাচি যায় এনে ৰোগৰ সংক্ৰমণৰ পৰা।
0: এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ সুচেতা কৃপলানী, তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদবীত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা। তেওঁ 1963ৰ পৰা 1967লৈ উত্তৰ প্ৰদেশৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1908 চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাৱ প্ৰদেশৰ আম্বালাৰ এক বঙালী ব্ৰাহ্মণ পৰিয়ালত সুচেতা কৃপলানীৰ জন্ম হৈছিল। পৰৱৰ্তী পৰ্যায়ত ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পাছত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সাংবিধানিক ইতিহাস বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আছিল আৰু স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। আজি তেওঁৰ বিষয়ে শ্ৰোতাসকলক জনোৱাৰ কাৰণটো হ'ল আজিৰ এই দিনটোতেই তেওঁৰ জন্ম হৈছিল। এগৰাকী গান্ধীবাদী ভাৰতীয় সমাজকৰ্মী শকুন্তলা চৌধুৰী, ব্ৰিটিছ শাসনকালত অসমত জন্মগ্ৰহণ কৰা শকুন্তলা চৌধুৰী গান্ধীবাদী জীৱনশৈলী আৰু জনপ্ৰিয়কৰণৰ বাবে তেওঁৰ প্ৰতিশ্ৰুত আৰু একনিষ্ঠ কৰ্মৰ বাবে জনাজাত আছিল। 2010 চনত মহিলা আৰু শিশু কল্যাণৰ বাবে শকুন্তলা চৌধুৰীক যমুনালাল বাজাজ বঁটাও প্ৰদান কৰা হৈছিল। 2022 চনত সমাজসেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। এই বঁটা ঘোষণাৰ সময়ত তেওঁক 102 বছৰীয়া বৰ্ষীয়ান গান্ধীবাদী সমাজসেৱিকা ৰূপেও স্বীকৃতি দিয়া হৈছিল। আজিৰ এই দিনটোতেই গুৱাহাটীত তেওঁ জন্মগ্ৰহণ কৰিছিল। হিন্দী চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰ, তেওঁ এগৰাকী কাপুৰ পৰিয়ালৰ সদস্যা, লগতে অভিনেতা ৰণধীৰ কাপুৰ আৰু ববিতাৰ কন্যা। কৰিশ্মা কাপুৰ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটি চিনাকি নাম। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটাকে ধৰি বহুতো বঁটা বাহনৰ কৃতিত্বৰ অধিকাৰী এইগৰাকী কৰিশ্মা কাপুৰে বোলছবি জগতলৈ কেইবাখনো উল্লেখযোগ্য জনপ্ৰিয় ছবি আগবঢ়াইছে। তাৰে ভিতৰত অনাৰী ৰাজাবাবু ৰাজা হিন্দুস্তানী জেইঠ কুলি নাম্বাৰ ওৱান দিল তো পাগল হে আদি উল্লেখযোগ্য। ৰাজা হিন্দুস্তানীৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু দিল তো পাগল হে বুল ছবিখনৰ বাবে সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও প্ৰদান কৰা হৈছিল। 1974 চনৰ 25 জুন তাৰিখে কৰিশ্মা কাপুৰৰ মুম্বাইত জন্মগ্ৰহণ কৰিছিল। এজন ভাৰতীয় ৰাজনীতিবিদ তথা অষ্টম প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ আজিৰ এই দিনটোতেই জন্ম হৈছিল। আজিৰ এই দিনটোতেই জন্ম হৈছিল ভাৰতীয় লোকসংগীতৰ শিল্পী অভিনেত্ৰী পৰৱাই মুনিয়াম্মা। তেওঁ মাদুৰাই পৰৱাই নামৰ গাঁৱত জন্ম লোৱাৰ বাবে পৰৱাই উপাধিটো জন্মসূত্ৰে পাইছিল। তেওঁ বহুতো তামিল কথাছবিত অভিনয় কৰিছিল আৰু বেছিভাগেই সহচৰিত্ৰৰ অভিনয়ত অভিনয় কৰিছিল। তেওঁ নৈপথ্য কণ্ঠশিল্পী হিচাপেও কাম কৰিছিল। 25 জুন 1937 চনত মাদ্ৰাজৰ পৰৱাই নামৰ গাঁৱত তেওঁৰ জন্ম হৈছিল। শ্ৰোতাসকল, এইখিনিতেই শুনিলেও আহকচোন ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম সৌৰভ কুমাৰ চলিহা। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰনাথ মেধি। 14 বছৰ বয়সতে তেখেতে পাৰিজাত নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। ৰামধেনুৰ পাতত অশান্ত ইলেক্ট্ৰন নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা প্ৰদান কৰিছিল। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰনিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ প্ৰধান উপাদান আছিল। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ, আবেদনৰ ফালৰ পৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে অতিকৈ বিৰল। 1960 চনত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰূপে কৰ্মত যোগদান কৰি এই বিভাগৰে মুৰব্বীৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল আৰু 1974 চনত তেওঁ গোলাম গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা আৰু 1995 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। লেখকৰ বিষয়ে আমি কোৱাৰ প্ৰধান কাৰণটো হ'ল আজিৰ এই দিনটোতেই 2011 চনত তেওঁ মৃত্যুবৰণ কৰিছিল। মাইকেল জোচেফ জেকছন, চমুকৈ মাইকেল জেকছন, এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী। তেওঁক কিং অফ পপ সংগীতৰ ৰজা বুলি অভিহিত কৰা হয়। তেওঁক 20 শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সাংস্কৃতিক ব্যক্তিত্বৰ অন্যতম হিচাপে জনা যায়। 4 দশকজোৰা কালচোৱাত তেওঁ সংগীত, নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ ৰাজহুৱাকৰণৰ বাবে জনপ্ৰিয় মাধ্যমত গোলকীয় তাৰকা ব্যক্তিত্বত পৰিণত হৈছিল। মাইকেল জোচেফ জেকছনৰ জন্ম হৈছিল 1958 চনৰ 29 আগষ্টত গেৰী, ইণ্ডিয়ানা নামৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰত। জেকছন পৰিয়ালৰ 8ম সন্তান মাইকেল জেকছনে তেওঁৰ জ্যেষ্ঠ ভাতৃ জিকি টিটু জেৰমাইল আৰু মাৰ্লনৰ সৈতে দ্য জেকছন ফাইভ দলৰ সদস্য হিচাপে 1964 চনত পেছাদাৰী শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু 1971 চনত পোনপ্ৰথমবাৰৰ বাবে মটাউন ৰেকৰ্ডছৰ লগত একক শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল। 1980 চনত জনপ্ৰিয় সংগীতৰ এজন প্ৰভাৱশালী ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু 1982 চনৰ তেওঁৰ মুক্তিপ্ৰাপ্ত এলবাম থ্ৰিলাৰৰ গানসমূহ বিট হট, বেলিজান, থ্ৰিলাৰ আদিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষ্টাংগসমূহৰ বিৰুদ্ধে বৰ্ণ বৈষম্যৰ অন্ত পেলাই পৰিৱৰ্তনৰ মাধ্যম হিচাপে ব্যৱহৃত হৈ আহিছিল। মাইকেল জেকছনৰ এলবাম আৰু গীতসমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়াসকলৰ ভিতৰত অন্যতম আছিল। গোটেই বিশ্বতে তেওঁ আনুমানিক 335 মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে। সেই সময়ত তেওঁ অতি জনপ্ৰিয় আৰু তেওঁৰ জনপ্ৰিয়তাৰ বাবেই পপ মিউজিকৰ ইতিহাসত তেওঁৰ সমান বঁটা আৰু সন্মান কোনেও লাভ কৰা নাছিল, সেয়ে তেওঁক 2 বাৰ ৰক এণ্ড ৰোল হল অফ ফেমত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় নাট্য যাদুঘৰৰ হল অফ ফেমত স্থান লাভ কৰা একমাত্ৰ তেওঁৱেই ৰক শিল্পী আছিল। তেওঁ সংগীতৰ ধৰণ আছিল পপ মিউজিক, ছৌল মিউজিক, ফাংক, ৰিদম এণ্ড ব্লুজ, ৰক মিউজিক, ডিস্ক, পপ ডিস্ক, ডান্স পপ এণ্ড নিউ জেক সুইং। 2009 চনৰ 25 জুন তাৰিখে লছ এঞ্জেলছৰ কেলিফৰ্ণিয়াত গায়ক, নৃত্যশিল্পী মাইকেল জেকছনৰ মৃত্যু হৈছিল। 1922 চনৰ 25 জুন তাৰিখে ভাৰতীয় কবি সত্যেন্দ্ৰনাথ দত্তৰো মৃত্যু হৈছিল। শ্ৰোতাসকল, এইখিনিতেই আহকচোন বিশ্ব ইতিহাসত আজিৰ দিনটো এবাৰ চকু ফুৰাই চাওঁ। আজিৰ এই দিনটোতেই ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হৈছিল। 1975 চনত পৰ্তুগাল আৰু মোজাম্বিকে আজিৰ এই দিনটোতেই স্বাধীনতা লাভ কৰিছিল। আজিৰ এই দিনটোতেই 1975 চনত ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল। আজিৰ এই দিনটোতেই নেডাৰলেণ্ডক 3-1 গ'লত পৰাজিত কৰি 1978 চনত আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হৈছিল। 1983 চনৰ 25 জুনত ভাৰতে কপিল দেৱৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ক্ৰিকেটত বিশ্বকাপ খিতাপ অৰ্জন কৰিছিল। সংঘাতৰ সৈতে যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে,
তেওঁ অসাধ্য সাধন কৰাৰ শক্তি পায়। শ্ৰোতাসকল, আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰেই কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ।

0: টেষ্টিংৰ বাবে 2 লাখ দিওক, বাকীখিনি পিছত।
1: স্যার 2 লাখ
2: কি হল এটা?
3: মাজনী এখেতে কৈছে যে মোৰ পার্সেলত ড্ৰাগছ পোৱা গৈছে।
0: আরে
3: কাটি দিলে?
2: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
3: প্ৰবঞ্চনা?
2: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা সাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰামি নেদেখুওৱা
3: তেন্তে পইচা হেৰুৱাবা।
4: RBI কয়
5: জানি লওক, সতৰ্ক হৈ ৰওক।
6: এতিয়া আৰম্ভ কৰিছোঁ মূৰ্চনা অনুষ্ঠানটি। আজিৰ এই অনুষ্ঠানটি শুনাবলৈ লোৱা হৈছে কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক লতা মংগেশকাৰ আৰু দিলীপ কুমাৰৰ কণ্ঠত মুছাফিৰ বোলছবিৰ এই গীতটি।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
1: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
0: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
1: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকিউলাছ আই হস্পিটেল।
1: খুটিকটীয়া হৈমৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
0: পুনৰ কৈছো 6000-6783-83।
1: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকিউলাছ আই হস্পিটেলত।
3: FM বেণ্ডৰ 102.7 MHz-ত শ্ৰোতাই মূৰ্চনা অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে। অনুষ্ঠানত এইবাৰ শুনক কুদৰত বুলজুবিত লতা মংগেশকৰৰ কণ্ঠৰ এই গীতটি।

0: হেৰা শুনাচোন, কালিলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: হয়, গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 7002268634। লিখিলেনে?
0: লিখিলোঁ, 7002268634।
2: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকী য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে। শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কালিলৈ।
3: মূৰ্চনা অনুষ্ঠানত এইবাৰ শুনক বোম্বাইকা বাবুবুল জুবেদ, মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

লতা মঙ্গেশকাৰৰ কণ্ঠৰ ছায়া বোলছবিৰ গীতটিৰে আজিৰ মূৰ্চনা অনুষ্ঠানটি সামৰা হ'ল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ ক্ৰমে 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰ দিলে কৰি শুনাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয়।

0: দূৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
4: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো জীবেন্দ্ৰ মোহন দেৱ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা নিকেতন দাসৰ।

0: ঊনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ঊনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ।
1: এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ মাজত আছে। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেইপানিয়াৰ জিলাৰ য়াজালি চক্ৰ অন্তৰ্গত নিপকু প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নিপকু সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকু কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰো ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকাও প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই এইদৰে কয়।
2: আজিৰ সমস্যাটো হৈছে একেবাৰে ছাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো ছাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেচ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমিও সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
1: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ ৰিয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সোঁতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ডত জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভ কৰাৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে। এপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অশ্বিত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত NABHৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতি প্ৰমাণপত্ৰ লাভ কৰে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি কৰা হৈছে। কৰ্মচাৰী বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ মুখ্য সচিব ছৈয়দ্দিন আব্বাছিক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দি জলসিঞ্চন বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ডঃ ওম প্ৰকাশক, বন, দক্ষতা নিয়োগ আৰু উদ্যম বিভাগৰ সচিব হিচাপে হোজাইৰ জিলায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক, গৃহ বিভাগৰ সচিব, চিৰাঙৰ আয়ুক্ত মধুসূদন নাথক কৃষি বিভাগৰ সচিব, ধুবুৰী আয়ুক্ত মেঘনীতি দাহালক বিত্ত বিভাগৰ সচিব আৰু AIDCৰ পৰিচালন সঞ্চালক হিচাপে, বৰপেটাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব হিচাপে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব পি বিজয় ভাস্কৰ ৰেড্ডীক সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰো সচিব হিচাপে নিয়োগ কৰা হৈছে। একেদৰে মুখ্যমন্ত্ৰী সচিবালয়ৰ সচিব তথা AIDCৰ পৰিচালন সঞ্চালক এইচ এন গৌতমক AIDCৰ পৰিচালন সঞ্চালকৰ পৰা অব্যাহতি দি বিত্ত বিভাগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। কাছৰ আয়ুক্ত আয়ুষ গাৰ্গক সমগ্ৰ শিক্ষা অসমৰ মিছন পৰিচালন সঞ্চালক হিচাপে, বঙাইগাঁৱৰ আয়ুক্ত দিবাকৰ নাথক ধুবুৰী আয়ুক্ত হিচাপে, সংখ্যালঘু কল্যাণ, বৰাক উপত্যকা উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ সচিব আদিত্য বিক্ৰম যাদৱক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গৃহ বিভাগৰ অতিৰিক্ত সচিব মাছন্দা মগদালিন পাৰ্টিনক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব, দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক কাছাৰৰ আয়ুক্ত, ওদালগুৰিৰ আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ আয়ুক্ত, মাজুলীৰ আয়ুক্ত সৃষ্টি সিঙক মৰিগাঁৱৰ আয়ুক্ত, বিক্ৰীকৰ বিভাগৰ বিশেষ আয়ুক্ত পৰীক্ষিত থৌদমক দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত, সাধাৰণ প্ৰশাসন বিভাগৰ সঞ্জয় দত্তক হোজাইৰ আয়ুক্ত, ৰাজহ বিভাগৰ অতিৰিক্ত সচিব ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ আয়ুক্ত, মৰিগাঁৱৰ আয়ুক্ত অনামিকা তেৱাৰীক উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু প্ৰশাসনীয় সচিব তথা প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি বিভাগৰ অতিৰিক্ত সচিব নৱদীপ পাঠকক বৰপেটাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব পুলক পাটগিৰিক ওদালগুৰিৰ আয়ুক্ত হিচাপে, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াক কৰণক বিশ্বনাথৰ আয়ুক্ত, বিশ্বনাথৰ আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াক বঙাইগাঁৱৰ আয়ুক্ত হিচাপে আৰু কৃষি বিভাগৰ যুটীয়া সচিব গকুল চন্দ্ৰ বৰাক চিৰাঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এই দিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শন ব্যৱস্থা কৰাৰ বাবে পত্ৰত উল্লেখ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অম্বুবাচীৰ আজি চতুৰ্থ দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা 5 বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মঞ্চৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কদজ্যম কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী শ্ৰীৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতিমুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্ৰদীপ শৰ্মা, শিৱাশীষ বৰুৱা নামৰ 3গৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হয়। আজি নিশা 12:13 অম্বুবাচী নিবৃত্তি হ'ব। দেৱী স্নানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰে পৰা বংশীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ'ব। এই তদন্ত প্ৰক্ৰিয়া বৰ্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন কৰা হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি শীৰ্ষক অনুষ্ঠানৰ অংশ লৈ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অধ্যক্ষ দাসে কয় যে কোনোৱেই আইনৰ ঊৰ্ধত নহয়। বিধানসভাৰ অনিয়ম সন্দৰ্ভত যিকোনো লোকেই ন্যায়ালয়ৰ কাষ চাপিব অথবা বিধানসভা সচিবালয়ত তথ্য জনা আইনৰ জৰিয়তে তথ্য বিচাৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কিছু সময় পূৰ্বে সমাপ্ত হোৱা গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰিছে। মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। এইবাৰ আজি পুৱতি নিশা অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে 2-1 ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টৰ সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহত চকু ফুৰাওক।
3: অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বান তথা অসমতো ইয়াৰ প্ৰভাৱ। অসমৰ কেইবাখনো জিলাত আহাৰমহীয়া বানৰ প্ৰকোপ। ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় স্বীকৃতি। ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খবৰে আজি বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অৰুণাচলত ডাৱৰ বিস্ফোৰণ সম্পৰ্কীয় বাতৰিটো অসমীয়া খবৰ কাকতে অৰুণাচলত মহাপ্ৰলয় শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ পিছতে অৱৰ্ণনীয় পৰিস্থিতি, মুহূৰ্ততে পানীৰ ঢলে উটুৱাই নিলে বহু গাঁও নিপকৰ কলনী শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোক ফ্লেছ ফ্লাছ ৰেক হেবক ইন অৰুণাচল 5 Missing 17 Heart শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। আহাৰমহীয়া বানত ৰাজ্যৰ 7 জিলাৰ শতাধিক গাঁও প্ৰভাৱিত হোৱাৰ বাতৰি দৈনিক অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী, বৰপেটা, যোৰহাট, তেজপুৰ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে ডিব্ৰুগড় তথা লখিমপুৰৰ অসম কৰ্কটক পৰিচৰ্যা কেন্দ্ৰই ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এটা নিৰ্দেশযোগে ৰাজ্যৰ 11 জিলাৰ আয়ুক্তৰ লগতে আন বিভিন্ন পৰ্যায়ত প্ৰশাসনিক ৰদবদল কৰাৰ এটা বাতৰিক আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় এটা বাতৰি আই এম বেক 6 বিশ্বকাপত গ'ল দি নতুন অভিলেখ ৰণাল্ডোৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অংশত মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। গুৱাহাটীৰ কামাখ্যা নিবাসী হেমেন মহন্তৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ আৰ্হি পাঠক হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 57 বছৰ। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5 চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12 জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি। অম্বুবাচীৰ আজি 4 দিনৰ মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:02 অম্বুবাচী নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 জয়লাভ। আমাৰ আজি পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ ৰেডিঅ' আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু। নমস্কার, জিলার রেহরূপত আজি শুনক ডিব্ৰুগড় জিলার রেহরূপ। আমার সতি আছে ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ। ডিব্ৰুগড় জিলাৰ পূব ৰাজচক্ৰৰ অধীনৰ বৃহত্তৰ মদাৰখাট মৌজাৰ তামোলবাৰীস্থিত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মনীষীসকলৰ অন্যতম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মগৃহ তামোলবাৰীক সংৰক্ষণ সম্বৰ্ধন কৰাৰ লগতে থলুৱা সাংস্কৃতিক উপাদান, গীত মাত তথা বাৰেৰহণীয়া কলা সংস্কৃতিৰ ভঁৰাল আৰু গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ঐতিহাসিক পৰ্যটনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ মদাৰখটীয়া ৰাইজে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
1: মহান শিল্পীগৰাকী 124 সংখ্যক জন্মদিনৰ উপলক্ষে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনোৱাৰ লগতে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ঐতিহাসিক স্থান অসম আৰু অসমীয়া জাতিক প্ৰাণ প্ৰতিষ্ঠা কৰা কলা সাহিত্য সংস্কৃতিৰ সাধনাৰ অমৰত্ব লাভ কৰা বিশিষ্ট ব্যক্তিসকলৰ স্মৃতি বিজড়িত স্থান বাসগৃহ আৰু অন্যান্য সম্পদসমূহ সংৰক্ষণ আৰু সম্বোধনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাই নহয় আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি সৰ্বকালৰ বাবে এক সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আৰু বৰ্তমানৰ বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই চলিত বিধানসভা অধিৱেশনৰ অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনত এই বাসগৃহটো সংৰক্ষণ সম্বৰ্ধনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনোৱাৰ লগতে এই বাসগৃহটো সংৰক্ষণ আৰু সম্বৰ্ধনৰ বাবে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক অনুবাদক অকাডেমী বঁটাপ্ৰাপক দেৱী প্ৰসাদ বৰগুৰ্জীয়, স্থানীয় যুৱক তথা সাংবাদিক আৰু জ্যোতি বাসগৃহটো সংৰক্ষণৰ বাবে একনিষ্ঠভাৱে লাগি থকা যাদৱ গগৈ মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ জনোৱাৰ লগতে চলিত বাজেট অধিৱেশনতে যাতে তামোলবাৰী ৰূপৰ বাসগৃহটো সংৰক্ষণ সম্বৰ্ধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপযুক্ত ধন আবণ্টন দিয়াৰ লগতে মাজুলীস্থিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ এটা শাখা আৰু কলা সংস্কৃতি গৱেষণা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰীক বিশেষভাৱে অনুৰোধ আৰু বিনম্ৰতাৰে আহ্বান জনাইছে।
0: জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা সহজে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰোৱা, অভিযোগসমূহৰ সমাধান আৰু তৃণমূল পৰ্যায়ত জনকল্যাণমূলক সেৱা প্ৰদানৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত তিনিদিনীয়া জনকল্যাণ শিবিৰ 2026 কালিৰ পৰা আৰম্ভ কৰা হৈছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতা যাদৱ গগৈৰ পৰা।
1: ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ খতিয়ান ৰাইজৰ মাজত উপস্থাপন কৰা এই শিবিৰৰ মূল লক্ষ্য। ডিব্ৰুগড় সমষ্টিৰ মূল কাৰ্যসূচী ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰি, জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি অনুষ্ঠানটো শুভাৰম্ভ কৰে। এই জনকল্যাণ শিবিৰত বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাসমূহৰ প্ৰদৰ্শন কৰাৰ লগতে জনসাধাৰণৰ সুবিধাৰ্থে সেৱাসমূহ সহজলভ্য কৰি তোলা হৈছে। নাগৰিকসকলক আয়ুষ্মান ভাৰত, পি এম জন আৰোগ্য যোজনা, পি এম জন ধন যোজনা, পি এম কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, পি এম ফচল বীমা যোজনা, পি এম আৱাস যোজনা, ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী, অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আদিকে ধৰি জনসাধাৰণৰ সামাজিক অথনীতি উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰা এই বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰা হয়।
0: ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মাণ হৈ থকা আৰু ডিব্ৰুগড় হনুমান বক্স কানৈ মহাবিদ্যালয়ত পাঠদান কৰি থকা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক গৌৰৱান্বিত কৰি তুলিছে। এই বিষয়ে শুনক আমাৰ সংবাদদাতা যাদৱ গগৈৰ পৰা।
1: কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী বিশ্ববিদ্যালয়খনক এক বিশেষ শিতানত শ্ৰেষ্ঠত্ব সন্মানেৰে সন্মানিত কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী মনসুখ মান্দাভিয়াই প্ৰদান কৰা এই বিশেষ সন্মান গ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে। শ্ৰী শ্ৰী অনিৰুদ্ধ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিজৰ নতুন চৌহদটোৰ প্ৰথম দিনটোৰ পৰাই সম্পূৰ্ণৰূপে কেন্দ্ৰীয় ক্ৰীড়া যুৱ কল্যাণ মন্ত্ৰালয়ৰ স্বৰ্ণ বাহনযুক্ত কৰি ৰখা আৰু ফিট ইণ্ডিয়া নীতি নিয়মসমূহ ওচৰৰূপে পালন কৰি এই সৰ্বোচ্চ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বঁটা প্ৰদানৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ মনসুখ মান্দাভিয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ শৈক্ষিক দিশক বিশেষভাৱে প্ৰশংসা কৰে।
0: জিলাৰ ৰেহৰূপ আজিলৈ ইমানতে শেষ হ'ল। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি ডিব্ৰুগড় জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ পঞ্চম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
2: অৰুণ দা, আপুনি আকাশবাণীৰ চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে, এতিয়া এই অৱসৰ কালত আপোনাৰ স্মৃতিত আকাশবাণীৰ কোনবোৰ কথাই বিশেষকৈ খুন্দিয়ে?
3: বহুত কথা, অনেক কথা, গোটেইবিলাকতো ক'ব নোৱাৰিম। তথাপিও খুব তাৎপৰ্যপূৰ্ণ এটা বা দুটা কথা ক'বলৈ চেষ্টা কৰিম, কমকৈ। অসম আন্দোলনৰ সময়ৰ কথা, বিদেশী বিতাৰণ কৰা আন্দোলন, সেই আন্দোলনটোৰ সৈতে প্ৰথম পৰ্যায়ত আমি জড়িত হৈছিলোঁ। কাৰণ আমাৰ নীতিটো আছিলে যে গোটেই অসমৰ গোটেইখিনি মানুহ জড়িত হৈ পৰিছে, আমি আকাশবাণীৰ কৰ্মচাৰীখিনি হৈ থাকিব নোৱাৰোঁ সমাজখনৰ পৰা। গতিকে যদিও কেন্দ্ৰীয় চৰকাৰৰ এইটো এই অনুষ্ঠানটো আকাশবাণী গুৱাহাটী কেন্দ্ৰীয় চৰকাৰৰ অধীনত, তথাপি কৰ্মচাৰীখিনি বাহিৰৰ সমাজখনৰ লগত যিহেতু মিলি থাকিব লাগিব, গতিকে কিছু পৰিমাণে আমি আমাৰ সদিচ্ছাটো ৰাইজক জনাম, আমাৰ ছাপোৰ্টটো। সেইবুলি প্ৰথম পৰ্যায়ত মই ব্যক্তিগতভাৱে আনকি অলপমান নেতৃত্বও দিছিলোঁ আমাৰ ষ্টাফ আৰ্টিষ্টখিনি বা কৰ্মচাৰীখিনিয়ে পোনপটীয়াকৈ প্ৰচেছনত যোৱা বা এনেধৰণৰ কাৰ্যসূচীত নহয়, কিন্তু আমাৰ সহানুভূতি দেখুৱাবলৈ দেখুওৱা কথাটোত আমি মত দিছিলোঁ। কিন্তু তেনে অৱস্থাতে এসময়ত এনেকুৱা এটা হ'ল যে অকল আকাশবাণী গুৱাহাটী কেন্দ্ৰক বয়কট কৰিব অসমৰ ৰাইজে। অসমৰ ৰাইজে মানে গুৱাহাটীত যিখিনি অসম আন্দোলনৰ লগত যিখিনি নেতা বা যিখিনি তেওঁলোকৰ আন্দোলনকাৰী লোক আছিলে।
2: কাৰণ
3: যিটো গোটেই ইছ্যুটো যে কেন্দ্ৰীয় চৰকাৰৰ লগতেই কনফ্ৰণ্টেশ্যনটোতো হৈছিলেতো অসম আন্দোলনৰ আন্দোলনকাৰীসকলৰ, গতিকে 10 দিন ধৰি ইয়াৰ পৰা পাৰিলে ব্ৰডকাষ্টিং বন্ধ কৰিব লাগে। সেইকাৰণে কৰ্মচাৰীসকলক আহ্বান দিলে যে ইয়াত কোনো যোগদান কৰিবলৈ নাহিব। সেই 10 দিন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰীসকলে যোগদান কৰিব নোৱাৰিব। সেইটো এটা সেইটো একেবাৰে লাইটনিং এটা তেওঁলোকে ডিচিশ্যন ল'লে, লৈ পেলাই আন্দোলনকাৰীয়ে আৰু আন্দোলনকাৰীৰ লগতে আমাৰ কেন্দ্ৰৰ ভিতৰৰ মানুহ বহুতখিনি আছিলে, সকলো তেনেকুৱা হয়। ৰাতি 10টা বজাত তেওঁলোকে ডিচিশ্যন ল'লে। লোৱাৰ ফলত ৰাতিপুৱা 10টা বজাত গোটেই এই আমাৰ গুৱাহাটী কেন্দ্ৰটো চাৰিওফালৰ পৰা যুৱকসকলে, আন্দোলনকাৰী যুৱকসকলে ঘেৰি ধৰিলে। গতিকে পিছদিনাখন পুৱা কোনো বাহিৰৰ মানুহ তাত সোমাব নোৱাৰা হ'ল। আৰু সেইখিনি সময়ত এই আমাৰ কেন্দ্ৰৰ ভিতৰত যিখিনি কোৱাৰ্টাৰ আছে তাত অসমীয়া মানুহ, যি ছিংগল চোল, মই আছিলোঁ। মোৰ লগত আৰু আছিলে, দুৰ্গেশ্বৰ বৰঠাকুৰ আছিলে, কিন্তু তেওঁ স্বাস্থ্যজনিত কাৰণ সেইদিনাখন ৰাতিপুৱাই বাহিৰলৈ ওলাই গ'ল, বা তেওঁ বাহিৰত থাকিলগৈ, তেওঁৰ ভাতৃ আছে তাৰ লগত থাকিলগৈ। তেওঁ যেতিয়া এবাৰ যেতিয়া বাহিৰলৈ গ'ল, তাৰ পিছত তেওঁ সোমাব নোৱাৰিলে, কিন্তু মই ৰৈ গ'লোঁ একমাত্ৰ অসমীয়া মানুহ, বাকীখিনি অনা অসমীয়া মানুহ। আৰু ষ্টেচন ডাইৰেক্টৰ আছিলে বীৰেণ ফুকন, গতিকে মাইকত মানে এনাউন্স কৰিবৰ কাৰণে আৰু কোনো মানুহ নাই। গতিকে দিল্লীৰ পৰা টেলিফোন আহিল ৰাতিপুৱা 5:30-6 বজাত উবেদুল্লতি বৰা, তাৰ প্ৰধান আমাৰ ডিৰেক্টৰ জেনেৰেল আছিলে, তেওঁ ক'লে যে অৰুণ শৰ্মাক ইমিডিয়েট মাইকত আনিব লাগে, তেওঁৰ হয়তো এনাউন্স কৰাব লাগে। সেই 10 দিন মই ৰাতিপুৱা 6:00 বজাত আহোঁ, ৰাতি 11:00-12:00 যাওঁ। আৰু মইতো আৰু এনাউন্সাৰ হিচাপে মোৰ খুব অভিজ্ঞতা নাছিলে, মই স্কুল ব্ৰডকাষ্ট বা এনেধৰণৰ কৰোঁ, কিন্তু সেই তেতিয়াই সেই ৰেকৰ্ড গ্ৰাম হেৰিৰ পৰা মোক অৱশ্যে যিসকল অনা অসমীয়া মানুহ আছিলে বা ভাল কৰ আছিলে বা মিছেছ ভৌমিক আছিলে, অনা অসমীয়া বুলি কৈছোঁ এইকাৰণে ভাষাটোৰ ফালৰ পৰাহে কৈছে, তেওঁলোক অনা অসমীয়া নহয়, তেখেতে তেওঁলোকে শুদ্ধ ভাষা অসমীয়া কোৱাটো অসুবিধা। গতিকে সেই ৰেকৰ্ড টেকৰ্ড লাইব্ৰেৰীৰ পৰা অনা আৰু প্ৰত্যেকটো প্ৰগ্ৰেম, উইমেন্স প্ৰগ্ৰেম, স্কুল ব্ৰডকাষ্ট তেনেকৈ তেনেকৈ বজোৱা, আৰু কিবা এটা কাৰণত চেলেঞ্জেই হ'ল নেকি কি এটা, আমি যিমান পাৰোঁ শ্বিডিউল প্ৰগ্ৰেম ব্ৰডকাষ্ট কৰিবৰ কাৰণে, প্ৰগ্ৰেম যাতে জুতি নহয়, জুতি নকৰে তেনেকৈ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু দুৰ্ভাগ্যজনকভাৱে প্ৰথম ৰাতিপুৱা হেৰিটোত মই যিখন গ্ৰামফোন ৰেকৰ্ড বজাইছোঁ, আৰম্ভ কৰিছোঁ, মই চোৱা নাছিলোঁ, দিওঁ আৰু তাত প্ৰথম বাজিবলৈ আৰম্ভ কৰিলে হে বিদেশী বন্ধু প্ৰথম গানটো, লগে লগে টেলিফোনত আহিছে এই যে অতি মানে হেৰি অশ্লীল মাতেৰে আৰু, এই বিদেশী তোৰ বন্ধু, বিদেশী তোৰ বন্ধু হ'ল অৰুণ শৰ্মা, খুব হেৰিকৈ আৰু মানে মানে গালি গালাজ কৰি পেলাই আহিছে। সেই দহদিন মই যথেষ্টখিনি গালি গালাজ শুনিলোঁ, ৱালৰ চাৰিফালৰ বাহিৰৰ পৰা টিটকাৰি শুনিলোঁ, আনকি মোৰ চিঞৰি চিঞৰি কয়, মোৰ পৰিবাৰক কয় এই তোমাৰ তেওঁৰ ডিঙি কটা যাব, তুমি বিধৱা হ'বা, এনেধৰণৰ কথাবোৰ কৈছিলে। বাহিৰত মোৰ কাম কৰা ল'ৰাতে বাহিৰৰ যিবোৰ দোকান আছে তাৰ পৰা বস্তু নিদিয়ে, তহঁতক আমি বস্তু নিদিওঁ, এনেকুৱা এটা অৱস্থাত মাজেদি মোৰ সেইকেইটা দিন পাৰ হ'ল। দহটা দিন আকাশবাণী গুৱাহাটী কেন্দ্ৰত সেই দহটা দিন মই সেইখিনি সেৱা দিব লগা হ'ল দেশদ্ৰোহীৰ নাম লৈ পেলাই। মই পিছত ছমাহলৈকে মই উজান বজাৰলৈ যাব পৰা নাছিলোঁ, মোৰ তাত শহুৰ শহুৰহঁতৰ ঘৰ, তাত মোৰ যাব পৰা নাছিলোঁ। বিয়া বাৰু সেইখিনি সময়ত যিবিলাক গুৱাহাটীত হৈছিলে উজান বজাৰ, এনেধৰণৰ বিয়া বাৰুলৈ নিমন্ত্ৰণ পোৱা নাছিলোঁ। এইদৰেই সেই এটা সেইখিনি সময়ৰ সেই কথাখিনি মই কেতিয়াও নাপাহৰোঁ। কিন্তু তাৰ পিছৰ বছৰৰ পিছতে মই যে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰকেইটা পালোঁ, জাপান প্ৰাইজ, ইণ্টাৰনেশ্যনেল আবু এৱাৰ্ড, প্ৰা ফিউচাৰ বাৰ্লিন, সেইকেইটা পোৱাৰ পিছত মোৰে কেইজনৰ সদিচ্ছা থকা ব্যক্তি, দিলীপ হাজৰিকা, আমাৰ স্বৰ্গীয় ভূঞা, এওঁলোকে বিহু সন্মিলন, উজান বজাৰ বিহু সন্মিলনত মোক সম্বৰ্ধনা জনা দিছিলে। আৰু সেইদিনা তেতিয়া মই সেই মোৰ দেশদ্ৰোহিতাৰ যিটো আছিলে সেইখিনি তেওঁলোকে বোধকৰণ পাহৰি পেলাই মোৰ প্ৰতি মৰম তেওঁলোকে জনাইছিলে। এইটো কথা মই মোৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত কাম কৰাৰ সেইখিনি কথা মই এতিয়া মোৰ মনত পৰিছে।
2: এইখিনি মই এটা কথা সুধি থওঁ, যিটো আপোনাৰ অনুভূতিৰ কথা হ'ব পাৰে, যে অসমত যিবোৰ আন্দোলন হৈছে এই প্ৰত্যেকটো খুব আৱেগিক নেকি?
3: যথেষ্ট আৱেগিক। মই সেইদিনাখন এখন সভাত, কোনখন সভাত বোধ কৰোঁ, গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মোক মাতিছিলে উদ্বোধন কৰিবলৈ। তাত সেই কথাটো মোৰ কথাত ওলাই গ'ল যে আমি তিনিটা আন্দোলন কৰিলোঁ স্বাধীনতাৰ লাভ কৰাৰ পিছত। প্ৰথমটো বঙাল খেদা আন্দোলন, তাৰপিছত বিহাৰী খেদা আন্দোলন, তাৰপিছত বাংলাদেশী খেদা আন্দোলন। এই খেদা আন্দোলন তিনিটাৰ ফলত অসমৰ প্ৰগতি, অসমৰ উন্নতি কিমান ব্যাহত হ'ল সেই কথাটো এতিয়া সমাজতত্ত্ববিদসকলে ভালকৈ ব্যাখ্যা আমাক দাঙি ধৰিছে। আমি বহু বছৰ পিছ পৰি গ'লোঁ ভাৰতৰ অন্যবিলাক ৰাজ্যৰ তুলনাত এই তিনিটা খেদা আন্দোলনৰ ফলত। আৰু এই তিনিওটা খেদা আন্দোলনত একমাত্ৰ যুক্তিৰে নহয়, আৱেগিকভাৱে সেই যিসকলে আন্দোলন কৰিছিলে তাৰ পৰিচালিত হৈছিলে।
2: আৰু আকাশবাণী সম্পৰ্কে আপোনাৰ নিজৰ স্মৃতিৰ পথত বাঁহি থকা কোনো কথা?
3: মই আকাশবাণীত কাম কৰাৰ এটা গৌৰৱবোধ কৰোঁ দুটা কথাত। এটা ইতিমধ্যে মই আগৰে কোনোবা এটা খণ্ডত কৈ গৈছিলোঁ যে BBCত মই প্ৰশিক্ষণ ল'বলৈ যাবলৈ সুবিধা পাইছিলোঁ, সেইটো এটা খুব ডাঙৰ এক্সপ'জাৰ আছিলে। দ্বিতীয়তে মই UNৰ ৰেডিঅ'ত, নিউয়ৰ্কৰ UNৰ ৰেডিঅ'ত মোৰ এটা ইণ্টাৰভিউ লোৱা হৈছিলে, এঘণ্টাৰ এটা ইণ্টাৰভিউ, আৰু সেইটো তেওঁলোকৰ ৱৰ্ল্ড নেটৱৰ্কত ব্ৰডকাষ্ট হৈছিলে, তেওঁলোকৰ ছাউথ ইষ্ট এছিয়ান বুলি এছিয়ান যিটো ব্ৰডকাষ্টিঙৰ যিটো শাখা আছিলে তাত ব্ৰডকাষ্ট হৈছিলে। UNৰ ৰেডিঅ'ত মই তেনে এটা সাক্ষাৎকাৰ দিবৰ কাৰণে যিটো মই সুযোগ পাইছিলোঁ, সেইটোত নিশ্চয় মই আকাশবাণীৰ এজন কৰ্মচাৰী বা আকাশবাণীত মই কিছু কাম কৰিছিলোঁ কাৰণেই তেওঁলোকে মোক সেইটো সুবিধা দিছিলে। গতিকে এই এনেধৰণৰ কিছুমান কথা, যিটো এটা আন্তৰ্জাতিক ক্ষেত্ৰতো যে মই গৈ যোগ দিব পাৰিছিলোঁ, এইবিলাক নিশ্চয় আকাশবাণীৰ মই চাকৰি কৰাৰ কাৰণে আকাশবাণীত কাম কৰাৰ কাৰণে সেই সুযোগবিলাক পাইছিলোঁ। গতিকে সেইবিলাক কথা মোৰ মনত পৰে।
2: অৰুণ দা, এতিয়া আপোনাৰ জীৱনৰ অন্যতম দিশ হ'ল নাটক, আৰু আপুনি আকাশবাণীৰ জীৱনৰ কথা যেতিয়া ক'লে তেতিয়া আপুনি বিদ্যাৰ্থীৰ অনুষ্ঠান, এডুকেশ্যনেল ব্ৰডকাষ্ট, টিচাৰ্ছ ব্ৰডকাষ্ট এইবিলাকৰ কথা ক'লে, কিন্তু নাটকৰ কথা খুব বেছি নক'লে। কিন্তু আকাশবাণীৰ নাটকৰ এটা নতুন ধাৰা প্ৰৱৰ্তন বা আপোনাৰ নাটক জীৱন সম্পৰ্কে কিছু কথা ক'ব নেকি?
3: সেইটো ঘটনাক্ৰমে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট বিভাগৰ দায়িত্ব ল'ব লগা হৈছিলে। স্বৰ্গীয় নাৰায়ণ বেজবৰুৱা যেতিয়া তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট প্ৰযোজক আছিলে, তেখেতে ৰিটায়াৰ হোৱাৰ পিছত পদটো যেতিয়া খালী হ'ল, তেতিয়া মোক এডুকেশ্যনেল ব্ৰডকাষ্টৰ, স্কুল ব্ৰডকাষ্টৰ লগতে নাটক বিভাগটোক চাবলৈ দিছিলে। দিছিলে এইকাৰণে যে নাটকৰ সৈতে ইতিমধ্যে মই খুব গভীৰভাৱে জড়িত হৈছোঁ। ভালেখিনি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ভালেখিনি নাটক মোৰ ব্ৰডকাষ্ট হৈ গৈছে, আৰু নাটকবিলাকে সেইখিনি সময়ত নামো কৰিছিলে। সেইখিনি মই গৌৰৱবোধেৰে ক'ব পাৰোঁ। আৰু নাটকৰ পঢ়া শুনা বা কিছু কাম কৰা, সেইটো এটা মোৰ বেকগ্ৰাউণ্ড আছিলে। গতিকে সেইবিলাক কাৰণতে কৰ্তৃপক্ষই মোক নাটক বিভাগটো চাবলৈ দিলে। মই দুবছৰ তিনিমাহমান নাটক বিভাগটো চলাইছিলোঁ। আৰু মোৰ এইটো এটা সদায় এটা মোৰ সৃষ্টিশীল যিখন ক্ষেত্ৰ বা যি সৃষ্টিশীল যিটো মানসতা, তাৰে সৈতে সদায় মই এটা নতুন কিবা এটা কৰাৰ চেষ্টা কৰোঁ। কিমানখিনি সাৰ্থক হয়, কিমানখিনি মই কৃতকাৰ্য হয় নাজানো, কিন্তু কিবা নতুনত্ব অনাৰ চেষ্টা কৰোঁ। নাটক লেখাতে হওক বা যিবিলাক
2: প্ৰযোজনা
3: কৰোঁ সেইবিলাকত। গতিকে নাটক বিভাগটো মই অলপমান

0: সেই অনাতাঁৰ নাটকবিলাকৰ মঞ্চৰূপ দি পেলাই ভালেকেইখন মঞ্চ নাটক লিখা হ'ল।
1: তাৰমানে মূলতঃ আপুনি অনাতাঁৰ কাৰণে নাটক লিখিছিল, তাৰপিছত মঞ্চ
0: নাটক হৈছে। বহুতখিনি প্ৰায়খিনি নাটকেই, দুই এখনৰ বাহিৰে প্ৰায়খিনি নাটকেই অনাতাঁৰ ৰূপৰ পিছত মঞ্চৰূপ লাভ কৰিছে।
1: কিন্তু জিন্তি নহয়,
0: জিন্তি আৰু ৰুখা পূজা মঞ্চৰ কাৰণে লিখা হৈছিলে।
1: আৰু পদ্মাকুন্তি ইত্যাদি, পদ্মাকুন্তি
0: এইবিলাক, পদ্মাকুন্তি ইত্যাদিখন অৱশ্যে মঞ্চৰ কাৰণে, এখন তাগিদা আমাৰ মিতালী সংঘই অকল নাৰী চৰিত্ৰ দি পেলাই এখন নাটক লিখিবলৈ ক'লে কাৰণে পদ্মাকুন্তি ইত্যাদি বুলি লিখিছিলোঁ, আৰু বাকীখিনি ৰেডিঅ'লৈ লিখা।
1: আপুনি নাটকৰ মাজেৰে দৰ্শক শ্ৰোতাক কি মেছেজ দিব বিচাৰে?
0: মেছেজ দিওঁ বুলি খুব সচেতনভাৱে সক্ৰিয়ভাৱে নাটক এখন নিলিখোঁ। মই দুটা পৰ্যায়ত মোৰ অৱস্থান নাট্যকাৰ হিচাপে, এটা হৈছে ব্যক্তিগত অভিজ্ঞতাৰ পৰা, ব্যক্তিগত মানুহক লগ পালোঁ বা কোনো ব্যক্তিৰ বিষয়ে আনৰ মুখত শুনিলোঁ বা ব্যক্তিৰ সান্নিধ্যলৈ আহি তেওঁৰ দুখ সুখ, তেওঁৰ বেদনা এইবিলাক জানিলোঁ। জানি পেলাই সেই ব্যক্তিকেন্দ্ৰিক একোটা বিষয় লৈ পেলাই কেতিয়াবা কিছুমান নাটকেই হওক উপন্যাসো লিখিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে কিছু সমাজৰ অভিজ্ঞতা লৈ পেলাই, কোনো এখন ঠাইলৈ গৈছোঁ, তাৰ সমাজখনক লগ পাইছোঁ, সমাজত যিবিলাক ঘটনা ঘটিছে সেইবিলাক মই জানিব পাৰিছোঁ, বা আনৰ মুখত কোনো এখন সমাজৰ বিষয়ে জানিছোঁ, তেনেধৰণৰ সমাজকেন্দ্ৰিক একোটা বিষয় লৈ পেলাই নাটকেই হওক উপন্যাসেই হওক লেখক লিখিছোঁ। আৰু সেইদৰে দুটা অৱস্থানত, কেতিয়াবা মোৰ ব্যক্তিকেন্দ্ৰিকতাৰ প্ৰতি মোৰ আগ্ৰহ, কেতিয়াবা সমাজত মই যদি সমাজখনৰ উত্তৰণৰ কাৰণে লেখাৰ মাজেৰে কিবা কৰিব পাৰোঁ, হয়তো সচেতনভাৱে নহ'লেও অৱচেতন মনেৰে তেনেকুৱা এটা ভাৱৰ কাৰণে হয়তো তেনেধৰণৰ নাটক লিখিছোঁ। যেনে ব্যক্তিকেন্দ্ৰিক নাটকৰ তেনেধৰণৰ ধৰা যিকেইখন ট্ৰিলজি যিখন হৈছে,
1: নিবাৰণ
0: ভট্টাচাৰ্যী, অগ্নিগড়, অতিথিৰ আত্মকথা, এইবিলাক অলপমান ব্যক্তি বিষয়ক লৈ পেলাই লিখা, আৰু বাকী সমাজকেন্দ্ৰিক ধৰা বুৰঞ্জী পাঠ, অন্য এক অধ্যায়, চক্ৰবিহু, কুকুৰিচীয়া মানুহ, এইবিলাক মই একোখন সমাজৰ একোটা বিষয় লৈ পেলাই সমাজৰ উত্তৰণৰ কাৰণে বা সমাজৰ একোটা ইছ্যু লৈ পেলাই তেনেধৰণৰ নাটক লিখা হৈছে। গতিকে কোনটোৰ মনত কোনটো সময়ত মোৰ মনলৈ কি ভাৱ আহে আৰু কি ভাৱ আহি লিখোঁ, আৰু মোৰ অৱস্থান ক'ত, যে মই এজন সমাজবাদী লেখকেই নে ব্যক্তিকেন্দ্ৰক আৰ্ট ফৰ আৰ্ট কৰা লেখক, এইটো মই এতিয়াও নিশ্চিত হ'ব পৰা নাই।
1: এইখিনিতে আৰু এটা কথালৈ আহোঁ, আপুনি নিজকে উপন্যাসৰ মাজেৰে বেছি উদঙাই দিব পাৰিছে নে নাটকৰ মাজেৰে? কাৰণ আপুনি একাডেমি এৱাৰ্ড পাইছিলে উপন্যাসৰ কাৰণে।
0: মই মোৰ পৰিচয়টো ঔপন্যাসিক হিচাপে নে নাট্যকাৰ হিচাপে কোনটো লৈ পেলাই মই বেছি নিজে ভাবোঁ, সেইটো মই ঠিক তেনেকৈ উত্তৰ দিব নোৱাৰিম। মই এটা কথা ক'ব যে মই লেখক হিচাপে মোৰ নিজৰ পৰিচয়টো মই দিব খোজোঁ,
1: মাধ্যম যিয়েই নহওক,
0: মাধ্যম যিয়ে, মই উপন্যাসো লিখিছোঁ, নাটকো লিখিছোঁ, কিন্তু মোৰ ঔপন্যাসিক বুলি মই নিজকে নাভাবোঁ যে মই ঔপন্যাসিক, মোৰ এজন মোৰ ওপৰত ওৱান আপ বা নাট্যকাৰজন ওৱান আপ এইটো বুলি নাভাবোঁ। মই মোৰ ভিতৰত যদি সঁচাকৈ মই নিজকে আৰু মই খুব সাংঘাতিক নাট্যকাৰ বা সাংঘাতিক ঔপন্যাসিক বুলি নাভাবোঁ, কিন্তু এই বঁটাটো এটা পালোঁ, অলপ স্বীকৃতি পালোঁ, গতিকে নহয় বুলিও ক'ব নোৱাৰোঁ, ঔপন্যাসিক নহয় বুলিও ক'ব নোৱাৰোঁ, নাট্যকাৰ নহয় বুলিও ক'ব নোৱাৰোঁ, হয়। কিন্তু মই ভাবোঁ উপন্যাসিকেই হওক নাট্যকাৰেই হওক, মই এজন লেখা কামৰ ভাল পাওঁ, লিখি ভাল পাওঁ, লেখক হিচাপে নিজকে বুলি ভাবোঁ। আৰু এটা কথা দ্বিতীয়তে, উপন্যাস আৰু নাটক একেটাই বস্তু, অন্তত মই যিবিলাক উপন্যাস লিখিছোঁ তাত বোলে বহুতখিনি মোৰ নাটকৰ পৰিচয় তাত সোমাই থাকে। আন্নালাগে ডক্টৰ হীৰেণ গোহাঁইৰ নিচিনা মানুহে কয়, তেখেতৰ হেৰিত লিখিছে যে অৰুণ শৰ্মাৰ নাট্যকাৰ যিটো, তেওঁৰ লেখাৰ যিটো, তেওঁৰ বুৎপত্তি, সেইটো বহুতখিনি উপন্যাসত পোৱা যায়। আৰু শেষ কথা হ'ল, উপন্যাসক কৈছে যে পকেট ড্ৰামা, এক্সটেনশ্যন অফ ড্ৰামাই হ'ল উপন্যাস।
1: কিন্তু এটা মাধ্যমৰ কথা সাধাৰণতে আপুনি জনমানসত খুব বেছি উদঙাই দেখুওৱা নাই কবিতা আপোনাৰ কিয় অকণমান ক'ব নেকি
0: সেইটো বিষয়ত মই অকণমান বৰ দ্বিধাগ্ৰস্ত কিন্তু হয় কবিতা মই বোধকৰ প্ৰথম কবিতাটো ৰামধেনুত ওলাইছিলে 1954 চনত সেইটো মই উলিওৱা নাছিলোঁ সেইটো এটা ঘটনা কবিতা লিখোঁ লিখি আমাৰ কলেজত যিকেইজন মোৰ বন্ধু হোষ্টেলত তেওঁলোকক কোনো কোনোবাই চাই দেখুৱাওঁ এটা কবিতা মোৰ টেবুলৰ কাগজৰ মাজতে সোমাই আছিলে আৰু তাৰপিছতে লিখি তাত থৈ দিয়া আছে নাজানো কি হ'ল তাৰপিছত এদিন সদা শইকীয়াই ৰামধেনু এখন লৈ আহি পেলাই মোৰ হাতত দিছে বোলে চাওকচোন এইখন ভালকৈ চাওক হঠাৎ দেখিলোঁ অৰুণ শৰ্মাৰ কি আছিলে কবিতাটোৰ নাম এনিশাৰ ডায়েৰী নে কিবা এনেকুৱা এখন কবিতা এতিয়া বোলো মোৰ কবিতা দেখোন কেনেকৈ মৌলিটো কেনেকৈ ওলাল তেতিয়া হাঁহিছে বোলে সেই মোৰ কাগজৰ মাজত সোমাইছিল তেওঁ নি পেলাই বীৰেণ ভট্টক দি থৈ আহিছে মই নাজানো তাৰপিছতে বীৰেণ ভট্ট চাই পেলাই ক'লে তেওঁৰ লগতে সদা শইকীয়াৰ লগত আৰু এজন আছিলে দ্বিজেন শৰ্মা হ'বলৈ তেওঁলোকে বীৰেণ ভট্টই ক'লে এইজনে ভাল লিখে দেই কবিতা সেইটো উলিয়াই দিলে আৰু সেই প্ৰথম কবিতাটো তেনেকৈ ওলাল তাৰপিছৰ পৰাই তাৰমানে সেয়া 1954 চনত তাৰমানে ধৰা তেতিয়াৰ পৰা মই কবিতা লিখি আছোঁ সেইটো হয় 50 বছৰে মই কবিতা নিলিখা কথাটো নহয় লিখিছোঁ কিন্তু অপচেষ্টা মই কবিতা এতিয়ালৈকে ভাল কবিতা মোৰ লিখা হোৱা নাই মই নিজে ভাবোঁ আৰু আজিকালি এতিয়া বিশেষকৈ শেষ ধৰা শেষত আজি মোৰ 2 মাহৰ আগতে শেষ কবিতাত শেষৰ কবিতাত লিখিয়ে আছোঁ মানে আৰু খুব কম কমকৈ মাজে মাজে লিখোঁ মই এতিয়া এজোপা গছ বুলি শেষত কবিতাটো ওলাইছে আৰু দুই এটা কবিতা নৱকান্ত বৰুৱাৰ ওপৰত কবিৰ সৈতে আড্ডা বুলি এটা কবিতা ভালে কেইজনে মোক প্ৰশংসা কৰিছে কিন্তু দি ফেক্ট ইজ মই নিজকে এজন সাৰ্থক কবি বুলি এতিয়াও মই ভাবিব নাভাবোঁ নিজে যে মই চেষ্টাহে কৰি আছোঁ আৰু কিমান দিনো চেষ্টা কৰিম আৰু মই চেষ্টা কৰিবলৈ বোধকৰ বাদ দিম আৰু
1: নহয় নহয় আপুনি নিজেই ক'লে যে আপোনাৰ লিখাটো এটা মাধ্যম নিজক প্ৰকাশ কৰিবৰ কাৰণে গতিকে কবিতাও আপোনাৰ এটা মাধ্যম হয়তো কম সময়ৰ বাবে মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰে
0: কিন্তু কবিতা সেই ভাৱ ভাল লাগে কবিতা লিখি মই বৰ মোৰ আমেজ পাওঁ কবিতা এটা লিখি উঠি মোৰ ভাল লাগে এইটো নিজৰ মোৰ সৃষ্টিশীল যিটো মোৰ মন সেইটোক অলপমান পুষ্টি সাধনৰ কাৰণে বোধ কৰোঁ মই কবিতা নিজে নিজে লিখি ভাল পাওঁ
1: আপুনি নিজে অভিনয় কৰে ৰিঞ্জু নাটক কি কি অভিনয় কৰিছিল
0: মঞ্চ অভিনয় নাই ক'বলৈ নাই একেবাৰে নাই মঞ্চত মই স্কুলত থাকোঁতেই তেতিয়া আমি পাৰিজাত সংঘৰ কিবা কিবি সৰু সুৰা নাটক কৰিছিলোঁ তাৰ মঞ্চত মোৰ নাটক কৰা নাই ৰেডিঅ'ত নাটক কৰিছোঁ যথেষ্ট নাটক কৰিছোঁ
1: আৰু মানে কলেজত পঢ়া দিনৰ পৰাই
0: কলেজত পঢ়া দিনৰ প্ৰথম আহি কৈছোঁ যে কেনেকৈ আহিছিলোঁ মোক সত্যপ্ৰসাদ বৰুৱাই কেনেকৈ মোক অনাতাঁৰ শিল্পী কৰিলে আৰু বোধ কৰোঁ শেহতীয়াভাৱে বোধ কৰোঁ আজি 2-3 মাহৰ 2 মাহমানৰ আগতে আকৌ কৰিছোঁ ইয়াত এতিয়ালৈকে সেই হিচাপে চালৈকে তেতিয়া আমি যদি গোটেই পৰিক্ৰমাটো চাওঁ যথেষ্টখিনি নাটক অনাতাঁৰ নাটক মোক কৰা হৈছে আৰু কেইখনমান নাটকত মোৰ অভিনয় দৰ্শকে ভাল পাইছে বুলি মই জানিবও পাৰিছোঁ শ্ৰোতাই ভাল পাইছে বুলি জানো যে আৰু মোৰ শ্ৰোতাসকলৰ মাজত মোৰ এটা সময়ত এতিয়া শ্ৰোতাসকলে সেইটো নাজানে অনাতাঁৰ অভিনেতা হিচাপে মোৰ এটা অকণমান নাম চাম কৰিছিলোঁ
1: আৰু চলচ্চিত্ৰ অভিনয় সম্পৰ্কে
0: সেইটো নক'বা দিয়া চলচ্চিত্ৰ অভিনয় হ'ল ডেট ইজ অলছ' আনাদাৰ ইভেণ্ট মানে সেইটো এটা ঘটনাক্ৰমে ঘটিছিলে ভৱেন শইকীয়াই প্ৰথম চিনেমাখন কৰিব তেওঁ বহুদিনৰ পৰা চিন্তা কৰি আছে গল্প ঠিক ঠাক কৰি ল'লে তেওঁ এখন সন্ধ্যাৰাগ কৰি পেলাই এদিন আহিছে তেওঁ মই তেতিয়া আমি কোৱাৰ্টাৰত থাকোঁ আহি পেলাই তেওঁ ইউনিভাৰ্চিটিত থাকে আহি পেলাই কৈছে কিবা ৰেকৰ্ড কৰিবলৈ যদি অৰুণাচোন তোমাৰ লগত কথা আছে বোলে কি কথা তুমি এখন মোৰ এই যিখন মই চিনেমা কৰিম তুমি ৰোল কৰিব লাগিব তুমি তাত বোলো কি কথা কোৱা হে তুমি তোমাৰ এইটো এইখন তুমি ভালকৈ প্ৰথম ছবিখন কৰিবলৈ লৈছা এজন ভাল অভিনেতা ল'ব লাগিব মোক কিয় ল'বা তুমি কিয় ভাবিছা তুমি অদ্ভুত ধৰণৰ বোলে নহয় নহয় নহয় তুমি কৰিলেহে এইখন মই নহ'লে এইটো নাটক সেইখন হেৰিখনেই মই বাদ দি দিম কাৰণ মই তাৰ যিটো চৰিত্ৰ ড্ৰাইভাৰ এটা মই তোমাৰ চেহেৰা তেহেৰা তোমাৰ ভইচ টইচ এইখিনি ভাবি পেলাইহে মই লিখিছোঁ
1: মতি ড্ৰাইভাৰ
0: তেনেকুৱাকৈ পাকত পেলাই দিলে আৰু কৰিলোঁগৈ বুইছা। মই বৰ এতিয়াও মই সিদিনাখন অলপতে চাইছিলোঁ তাৰ কেছেটটো, মোৰ বৰ পচন্দ হোৱা নাই, ষ্টিফ হৈছে মাজে মাজে। কিন্তু সেইখিনি সময়ত মানুহে খুব মোৰ ইফালে সিফালে গ'লে মোৰ মন আছে, এই মেডিকেল কলেজলৈ গ'লে বা ক'ৰবালৈ গ'লে মোক মাতি লৈ যায়, বা মোক মানে ক'ৰবালৈ চিনেমা ক'ৰবাত টিকেট চিকেট কৰিবলৈ, সেই যে এটা মানুহে ভাল পাই পেলাই মানুহে মাতে য'তে ত'তে, সেইটো এটা হৈছিলে মতিদাই। বা তাৰপিছত অৱশ্যে আৰু এখন যোৱা দুবছৰ আগতে সেইখন মোৰ নিজে বৰ ভাল পাইছিলোঁ, অবিনাশ শৰ্মাৰ এটা গল্প, চাৰুকমল হাজৰিকাই কৰিছিলে। ঠিক এতিয়াৰ যিজন মানুহ মই এই পকাচুলিখিনিৰে সৈতে যিজন মানুহ, সেইজন মানুহ
1: স্তব্ধপ্ৰহৰ,
0: স্তব্ধপ্ৰহৰ বুলি, সেইটো মই হেৰিৰ কাৰণে চিনেমা নহয় টিভিৰ কাৰণে কৰিছিলে, টিভি ফিচাৰ ফিল্ম, সেই চৰিত্ৰটো কৰিছিলোঁ তেনেকৈ। আৰু এয়াই মোৰ ভিজুৱেল শিল্পী হিচাপে মোৰ চিনাকি।
1: অৰুণদা, পাতিবলগা কথা আৰু অলেখ আছে, আজি কিন্তু এইখিনিতে সামৰোঁ, আমি ইয়াৰ পিছত আপোনাৰ জীৱনৰ অন্য দিশ
0: সামৰিবা। ধন্যবাদ।
2: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমি, সংগীত নাটক একাডেমি, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ পঞ্চম খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
3: ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানটি শুনিলে। এইখিনিতে জনাই থওঁ, আজি বিয়লি 3:30 বজাৰ পৰা 4:30 বজালৈ ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীতৰ বাণীবদ্ধ কৰা হ'ব। উল্লেখিত সময়ৰ ভিতৰত আপুনিও আপোনাৰ প্ৰিয় গীত শুনিবৰ বাবে আমালৈ ফোন কৰিব পাৰিব। আমাৰ ফোন নম্বৰটো কৈছোঁ, 9435053214। মনত ৰাখিব, আজি বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। এতিয়া আৰম্ভ কৰিছোঁ অসমীয়া গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনো গুণ শইকীয়া ৰচিত গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: বংকিম শৰ্মাৰ গীতৰ কথাৰে মুনমী বৰাৰ কণ্ঠৰ গীতটিৰে আজিৰ অসমীয়া গীতৰ অনুষ্ঠানটি সামৰা হ'ল। এফ এম বেণ্ডৰ 102.7 মেগাহৰ্জত এয়া আকাশবাণী নগাঁও আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে, লগতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। এটি নতুন অনুষ্ঠানৰ সৈতে এয়া ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ ৰেডিঅ' সখী হিৰণ্যপ্ৰভা দিহিঙীয়া। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত 10:00 আৰু এই ধুনীয়া সময়খিনিত আপুনি নিশ্চয় ঘৰৰ বিভিন্ন কাম কাজৰ মাজেৰে ব্যস্ত হৈ আছে, নতুবা আপুনি আপোনাৰ গাড়ীখনেৰে আপোনাৰ গন্তব্যস্থানলৈ গৈ আছে আৰু এই সময়খিনিতেই আপোনাৰ গাড়ীত, আপোনাৰ ৰেডিঅ'ত, নতুবা আপোনাৰ মোবাইলত আপুনি টিউন কৰি ৰাখিছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু শুনি আছে আমাৰ অনুষ্ঠান। কামৰ মাজে মাজে ৰেডিঅ'ৰ অনুষ্ঠানবোৰ শুনি থাকিলে কামবোৰ কেনেকৈ হৈ যায় বা সময়বোৰ কেনেকৈ পাৰ হৈ যায় আমি গমকেই নাপাওঁ, নহয় জানো? এটি সুন্দৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ অনুষ্ঠানটি থলিতে বাণীবদ্ধ কৰি আপোনালোকলৈ আগবঢ়াইছে কিৰণ চন্দ্ৰ নাথে। আজিৰ অনুষ্ঠানত আমি লৈ আহিছোঁ দুটিকৈ খুবেই গুৰুত্বপূৰ্ণ বিষয়, সেয়া হৈছে বাহকজনিত ৰোগৰ বিভিন্ন সমস্যা আৰু পেলুৰ সমস্যা সম্পৰ্কে। আমি সকলোৱে জানো যে বাহকজনিত ৰোগৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব পাৰে বা ই আমাক কেনেকুৱা ধৰণৰ শাৰীৰিকভাৱে প্ৰভাৱিত কৰিব পাৰে, আৰু এই ধৰণৰ বিভিন্ন সমস্যাৰ সমাধানৰ কথা জানিবৰ বাবেই আমাৰ প্ৰতিনিধি উপস্থিত হৈছিলগৈ নগাঁৱৰ চামগুৰিৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু তাত লগ পাইছিল বাহকজনিত ৰোগৰ কাৰিকৰী পৰ্যবেক্ষক ময়ূৰ ফুকনক। আহকচোন, তেখেতৰ সৈতে এই ৰোগ সম্পৰ্কে আমাৰ প্ৰতিনিধিয়ে কি কথা পাতিলে শুনো।
2: হয়, মোৰ নাম ময়ূৰ ফুকন, মই বাহকজনিত ৰোগৰ কাৰিকৰী পৰ্যবেক্ষক। বাহকজনিত ৰোগ বুলি ক'লে সাধাৰণতে আমাৰ মহ মাখিৰ পৰা যিবিলাক ৰোগ হয় সেইখিনি বিষয়ে বুজাই যায়, আৰু তাৰ ভিতৰতে বিশেষকৈ আমাৰ 6টা ডিজিজ ইয়াত সামৰি লোৱা হয়, আৰু সেইকেইটা হৈছে মেলেৰিয়া, ডেংগু, কালাজ্বৰ, চিকুনগুনিয়া আৰু আপোনাৰ জাপানীজ এনকেফেলাইটিছ। আৰু আমাৰ অসমত সাধাৰণতে জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াটো আৰু তাৰপিছতে ডেংগুটো বিশেষভাৱে দেখিবলৈ পোৱা যায়। আৰু আমাৰ জাপানীজ এনকেফেলাইটিছ যিটো ৰোগ, সেই ৰোগটো সাধাৰণতে আমাৰ গ্ৰামাঞ্চলত হোৱা দেখা যায় আৰু ডেংগুৰ ৰোগটো আমাৰ নগৰ অঞ্চল বা চহৰ অঞ্চলত হোৱা দেখা যায়। আমাৰ এতিয়া ইয়াত প্ৰত্যেক বছৰে 2টা কেছ আমাৰ বাহকজনিত ৰোগৰ, মানে বিশেষকৈ জাপানীজ এনকেফেলাইটিছ ৰোগটো হোৱা দেখা যায়। আৰু আমি এই ৰোগটো যেতিয়া আৰম্ভ হয়, এটা ছিজন থাকে সাধাৰণতে আমাৰ বৰষুণ যেতিয়াৰ পৰা আৰম্ভ হয়, ধৰক এপ্ৰিলৰ পৰা অন্ততঃ অক্টোবৰ মাহলৈকে আমাৰ এই ৰোগসমূহ 2টাকৈ ওলাই থাকে। আৰু এই বছৰৰ আমি এই ৰোগসমূহ আৰম্ভ হোৱাৰ আগে আগে ইয়াত সজাগতা ব্যাপকভাৱে কৰিছোঁ। আমি এতিয়া বিদ্যালয়ৰ লেভেলত সজাগতা কৰিছোঁ, গাঁও লেভেলত সজাগতা কৰিছোঁ, তেনেকৈ আমাৰ আঁঠুৱা ঔষধীকৰণ কৰা হৈছে। বৰ্তমানলৈকে প্ৰায় আমাৰ 3000 আঁঠুৱা ঔষধীকৰণ কৰা হৈছে, আৰু ঠিক তেনেদৰে আমাৰ প্ৰায় 200-250 সজাগতা সভা স্কুল আৰু বিভিন্ন জেগাত আমি কৰিছোঁ।
3: আৰু ইয়াৰ কাৰণে আপোনালোকৰ এই বেমাৰ, ধৰক কোনোবা এজন ব্যক্তি আক্ৰান্ত হ'ল, তেওঁৰ চিকিৎসা কি হ'ব?
2: হয় হয়, ইয়াৰ বেমাৰৰ চিকিৎসা বুলি কওঁতে মই প্ৰথমতে অকণমান লক্ষণখিনি কৈ লওঁ, যিহেতু লক্ষণখিনি সকলোৱে আমাৰ জনাটো উচিত। জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত কি হয়, আমাৰ প্ৰথমতে জ্বৰ উঠিব, মানুহজনৰ ধৰক অচেতন হ'ব পাৰে, ভুল বকিব পাৰে, ডায়েৰিয়া হ'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান উপসৰ্গ দেখা দিয়ে। আৰু এই বস্তুটোকে যদি আমাৰ দীঘলীয়া হৈ যায় তেনেহ'লে মানুহজন জটিল অৱস্থাত পৰি পেলাই মৃত্যুমুখতো পৰিব পাৰে। আৰু এইখিনিতে মই এটা কথা আপোনালোকক সকলোকে সজাগ কৰিব বিচাৰোঁ, এইটোৱে যে বাহকজনিত ৰোগৰ, মানে জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত কি হয়, মানুহজনে যেতিয়া ভুল বকে তেতিয়াহ'লে বহুত মানে মানুহে ভাবে কি তেওঁৰ গাত কিবা ভূত লম্ভিছে বা তেনেকুৱা কিবা হাৱা লাগিছে, আৰু সেই বুলি ভাবি তেওঁলোকে কি কৰে, আপোনাৰ জৰা ফুকা আৰম্ভ কৰে। গতিকে সেইখিনি নকৰি আমি সময় থাকোঁতেই যদি চিকিৎসকৰ ওচৰত গৈ পেলাই আমি চিকিৎসা ল'ব পাৰোঁ, তেতিয়াহ'লে ধৰক সেই মানুহ এজন বাচি থাকিব পাৰে। আৰু এই বেমাৰটো এনেকুৱা, এই বেমাৰটোৱে আমাৰ ব্ৰেইনত এফেক্ট কৰে, আৰু ব্ৰেইনত এফেক্ট কৰাৰ লগে লগে মানুহজনে হয়তো কিবা কথা ক'ব নোৱাৰা হ'ব পাৰে, পেৰালাইচিছ হ'ব পাৰে। গতিকে এইটো এটা খুব এটা জটিল বেমাৰ আৰু বহুত মানে ব্যয়বাহুল্য এটা বেমাৰ হয়। গতিকে আৰম্ভণিতে যদি আমি তেজৰ পৰীক্ষা কৰোঁ, চিকিৎসকৰ ওচৰলৈ যাওঁ, তেতিয়াহ'লে আমি অতি সোনকালে মানুহজনক আকৌ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ।
3: আৰু ইয়াৰ কাৰণে চাফ চিকুণ হৈ থকাটো গুৰুত্বপূৰ্ণ।
2: বিশেষকৈ মানে কি হয়, যিহেতু মহৰ পৰা হয় আৰু মহেও এতিয়া কি হয়, পানীত বংশ বৃদ্ধি কৰে, বৰষুণ দিয়াৰ লগে লগে আমাৰ ঘৰৰ চৌপাশে পানী জমা হয় আৰু সেই পানীতে মহৰ মানে বংশ বৃদ্ধি কৰি এই বেমাৰটো বাঢ়ি যায়। আৰু এই বেমাৰটো হ'বও কাৰণে মানে বিশেষকৈ জাপানী এনকেফেলাইটিছ বেমাৰটো হ'বৰ কাৰণে আমাৰ তিনিটা মাধ্যমৰ প্ৰয়োজন হয়, সেইকেইটা হৈছে গাহৰি, দুই নম্বৰ হৈছে মানুহ আৰু তিনি নম্বৰ হৈছে মহ। এতিয়া মানুহ, মহ, গাহৰি এই গোটেইকেইটা সকলোতে থাকে, কিন্তু ইয়াৰ ভাইৰাছটো আপোনাৰ এই বৰষুণৰ ছিজনত বাঢ়ি যায়। আৰু কি হয়, কিছুমান পৰিভ্ৰমী চৰাই খেতিপথাৰত মানে শামুক বা এনেকুৱা ধৰণৰ কিবা কেঁচু চেঁচু খাবলৈ আমাৰ খেতিপথাৰত আহে, আৰু সেই সময়তে কি হয়, এই খেতিয়ক এজনে যেতিয়া খেতি কৰি থাকে, চৰাইত মানে এই ভাইৰাছটো থাকে আৰু এইটো ষ্ট'ৰ হৈ থাকে গাহৰিত। চৰাইটোৱে যদি, চৰাইটোক মহাতাই কামুৰি যদি গাহৰিটোক কামুৰে, তেতিয়া তাৰ তাতো ষ্ট'ৰ হৈ থাকিলে, আৰু সেই সময়ত কি হয়, আমাৰ মানুহবিলাকে যদি অকণমান নিজকে মহে নাকামুৰিব পৰাকৈ নিজকে যদি সাৱধান হৈ থাকে, হেৰি কৰি ৰাখে, তেতিয়াহ'লে এই বেমাৰবিলাক সাধাৰণতে আমাৰ দেহলৈ গুচি আহিব নোৱাৰে। গতিকে মই এইটোৱে ক'ম যে এই বৰষুণৰ দিনত বা যিয়েই নহওক, আমি সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগে। সদায় আমি খেতিপথাৰত যাওঁতে দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। তাৰ লগতে কি হয়, আমাৰ ঘৰত যদি সৰু কেঁচুৱা থাকে বা অসুস্থ কোনোবা ব্যক্তি থাকে, তেওঁলোক যদি দিনতে বিছনাত পৰি থাকিব লাগে, তেওঁলোকে তেতিয়া কি কৰিব লাগে, দিনতো হওক বা ৰাতিয়ে হওক, সদায় আঁঠুৱাখন ব্যৱহাৰ কৰিব লাগে। আৰু সন্ধিয়া সময়ত আমাৰ কি হয়, ঘৰত ধূপ ধূনাৰ অলপ ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে এই এনেকুৱা সৰু সৰু কিছুমান কাম কৰিলেও আমি ধৰক এই এনেকুৱা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম।
3: ইয়াতে এইকাৰণে আপোনালোকে আশাসকলকো চাগে সজাগ কৰিছে?
2: নিশ্চয় আশাসকলক ইতিমধ্যে সজাগ কৰা আছে, তেওঁলোককো কোৱা আছে এনেকুৱা ধৰণৰ ৰোগী দেখিলে আপোনালোকে তৎকালে চিকিৎসকৰ ওচৰলৈ বা ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ আনিব, তেওঁলোকৰ ৰোগীৰ লক্ষণ চাই চিকিৎসকে ধৰক তেজৰ পৰীক্ষা দিব, আৰু তেজৰ পৰীক্ষাত যদি পজিটিভ আহে, তেওঁলোকৰ লগে লগে আমাৰ ট্ৰিটমেণ্ট আৰম্ভ হৈ যাব।
3: আৰু আমাৰ বৰষুণৰ পানী যাতে জমা নহয়, ঘৰৰ ভিতৰত ফুলদানিটো যাতে পানীখিনি সলাই থাকে, ফ্ৰিজত অতিৰিক্ত পানীভাগ পেলাই দিয়ে, এনেকুৱা কথা অকণমান থাকে
2: থাকে মানে ঘৰৰ ভিতৰত যিটো আপুনি কথা ক'লে, সেইটো আমাৰ ডেংগুৰ কাৰণে কৰা যায়। ডেংগুটো সেই নগৰ অঞ্চল বা চহৰ অঞ্চলত কৰা যায়, আৰু সেই পানীৰ যেতিয়া মানে ধৰক এই ফুলৰ টাব বা ফুলৰ দানিত পানী জমা হৈ থাকে, সেই পানীখিনি অন্ততঃ আমি এসপ্তাহৰ মূৰে মূৰে সলনি কৰিব লাগে, কিয়নো সেই তাত মানে মহে কণী পাৰে, আৰু আমাৰ সেই বেমাৰটো নহ'বৰ কাৰণে এসপ্তাহৰ মূৰত যদি আমি পানীখিনি পেলাই দিওঁ, তেতিয়াহ'লে মহৰ বংশবৃদ্ধিটো তাতে ষ্টপ হৈ যায়। সেইটো কাৰণে সেইখিনি আমি তেওঁলোকক পৰামৰ্শ কৰোঁ।
3: আৰু টীকাকৰণৰ ব্যৱস্থা আছে?
2: টীকাকৰণৰ ব্যৱস্থা আছে, এইটো আমাৰ হেৰি শিশু অৱস্থাতেই যিখিনি আমাৰ ৰুটিন ইমিউনাইজেশ্যন থাকে, তাতে আমাৰ জেই ভেকচিনখিনি শিশুসকলে পায়েই আছে,
3: তাতে অন্তৰ্ভুক্ত হৈ আছে। আমি সেইকাৰণে আমি সদায় বাৰিষা সময়ত এই ক্ষেত্ৰত অকণ সজাগ সচেতন হ'ব লাগে, আৰু বিশেষকৈ এই মেলেৰিয়া পাহাৰীয়া অঞ্চলত বেছি হয় বুলি কয়, আৰু বিশেষকৈ বাহিৰত যিসকলে কৰ্মৰত হৈ থাকে সেই শ্ৰমিকসকলৰ গাতে বেছিকৈ আহে।
2: হয় হয়, এই বছৰে আমাৰ মে' মাহত তেনেকুৱা আমাৰ তিনিটা কেছ আমাৰ চামগুৰি অঞ্চলত আহিছে। তেওঁলোকৰ এজন মহাৰাষ্ট্ৰৰ পৰা আহিছে, এজন ত্ৰিপুৰাৰ পৰা আহিছে আৰু এজন মেঘালয়ৰ পৰা আহিছে। তেওঁলোক এজন BSF আৰু বাকী দুজন মানে প্ৰাইভেট কোম্পানীত কাম কৰে। তেওঁলোকে প্ৰচণ্ড জ্বৰ লৈ আহিছে। তাৰপাছত আমাৰ ৰুটিন যিটো আমাৰ ছাৰ্ভিলেঞ্চ হৈ থাকে ফিল্ডত, আমাৰ কৰ্মচাৰীসকলে তেওঁলোকক ডিটেক্ট কৰে আৰু তেওঁলোকক ঔষধ দি পেলাই সম্পূৰ্ণ নিৰ্মূল কৰে, আৰু এতিয়া তেওঁলোক আকৌ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত এতিয়া ধুনীয়াকৈ কাম কৰি আছে।
3: গতিকে আমি আজি ইয়াৰ পৰাই শ্ৰোতাসকলক ক'ব পাৰোঁ, যদি আপোনালোকৰ অঞ্চলত য'ত এনেকৈ বাহিৰত কৰ্মৰত ব্যক্তি ঘৰলৈ আহিছে, জ্বৰ হৈছে, তেওঁলোকক অকণ মনিটৰ কৰি থাকিব লাগে, আৰু তেওঁলোকে নজনা কথাখিনি আমাৰ ৰাইজেও সজাগ সচেতন কৰি আশাকৰ্মীক, অংগনবাড়ী কৰ্মী বা গাঁৱতে থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত জনাব পাৰে। বাৰু, ভাল লাগিলে, আপুনি খুব সুন্দৰকৈ এই বাহকজনিত ৰোগৰ ক্ষেত্ৰত ভালেমান কথা ক'লে। আমি ভাবোঁ এই কথাৰ পৰা আমাৰ শ্ৰোতা ৰাইজে বহু কথা জানিব পাৰিব, আৰু আপোনাক আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
2: ধন্যবাদ, ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাহকজনিত ৰোগৰ কাৰিকৰী পৰ্যবেক্ষক ময়ূৰ ফুকনৰ সৈতে বাহকজনিত ৰোগ আৰু জাপানীজ এনকেফেলাইটিছ মেলেৰিয়া ৰোগৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে নিশ্চয় এই আলোচনাখিনিৰ পৰা আপোনালোক যথেষ্ট উপকৃত হৈছে। আজিৰ আলোচনাৰ পৰা শিকা কথাবোৰ আমি যদি আমাৰ জীৱনত প্ৰয়োগ কৰোঁ তেন্তে এনেধৰণৰ ৰোগৰ পৰা আমি নিশ্চয়কৈ হাত সাৰি থাকিব পাৰিম, লগতে ইয়াৰ বিষয়ে আমি ৰাইজক আৰু অধিক সচেতন কৰিব পাৰিম, নহয় জানো? ইয়াৰ দায়িত্ব কিন্তু আমি আপোনালোককো দিছোঁ। আহকচোন, এই সময়খিনিত আমি এটি জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনি লওঁ।

এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত শ্ৰোতাই গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে। অনুষ্ঠানত এইবাৰ শুনক ৰুণুমী ঠাকুৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা সূৰ্য কুমাৰ ৰাজাৰ।

এইখিনিতে জনাই থওঁ, শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ হাতৰে অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। অনুষ্ঠানত এইবাৰ শুনক দিলীপ দাসৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা তৰুণ শৰ্মাৰ।

অনুষ্ঠানত এইবাৰ শুনক জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা তফজুল আলীৰ।

নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ কথাৰে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটিৰে আজিৰ অনুষ্ঠানটি সামৰা হ'ল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও, খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আৰু 11:05ৰ পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও জলমগ্ন হৈছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপাগলা দিয়া নৈৰ সোঁফালৰ মথাউৰি বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছে। বানত 13,913 জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰাজ্যৰ 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিবলৈ ৰাজ্যত অনুকূল ব্যৱস্থাৰ বিকাশ সাধনৰ উদ্দেশ্যে ৰাজ্যিক পৰ্যায়ৰ এখন পৰামৰ্শমূলক কৰ্মশালা অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্তৰ ৰাজ্যসমূহক বিশেষ গুৰুত্ব দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভাগীয় সন্মিলনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা উৎপাদন বিভাগ আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমে এই কৰ্মশালাখন অনুষ্ঠিত কৰায়। কৰ্মশালাখন উদ্বোধন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, এক ইষ্ট নীতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কয় যে অসমে এতিয়া প্ৰতিৰক্ষা ক্ষেত্ৰত উৎপাদন, মেৰামতি আৰু গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ লগতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ দিশত সহযোগিতাৰ বাবে বিনিয়োগকাৰীক পৰ্যাপ্ত সুবিধা আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণত আত্মনিৰ্ভৰশীলতা প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ অংশ আৰু অসমৰ ভৌগোলিক অৱস্থিতি দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। মন্ত্ৰীগৰাকীয়ে অসম এতিয়া দ্ৰুত বিকাশশীল ৰাজ্য পৰিণত হোৱা বুলি মন্তব্য কৰি কয় যে 2025 চনত অনুষ্ঠিত এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণে লাভ কৰা 5,18,00,000 টকাৰ বিনিয়োগ প্ৰস্তাৱৰ ভিতৰত 60% অৰ্থাৎ 3,10,00,000 মূল্যৰ প্ৰকল্পৰ কাম আগবাঢ়িছে।
1: আজি ডিউৰিং অনলি ওৱান ইয়াৰ আজি মোৰ দেন 50% এমঅইউ হেজ অলৰেডি গ্ৰাউণ্ডেড ইন ভেৰিয়াছ ষ্টেপ। কিছুমান ইতিমধ্যে ইনগ্ৰেচন হৈছে, প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে। অৰ্থটো কি? অসমৰ যুৱ প্ৰজন্ম আজি IIT ইয়াতে বহি আছে, ইঞ্জিনিয়াৰিং কলেজ বহি আছে, বিভিন্ন ধৰণৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল বহি আছে, তেওঁলোকে আমাৰ হিউমেন ৰিচোৰ্চ প্ৰডাক্ট কৰি আছে। গতিকে সেই হিউমেন ৰিচোৰ্চবিলাক ক'ত যাব? IITianসকল ক'ত যাব? আজি ইঞ্জিনিয়াৰিং পাছৰ ষ্টুডেণ্টবিলাক ক'ত যাব? ইয়াত যদি আমি ইক' চিষ্টেম এটা যদি নকৰোঁ, কোনে কৰিব? আজি এতিয়া আলোচনা কৰিছে 26 চনত যে ছেমি কণ্ডাক্টৰ প্ৰডাকশ্যন, তেতিয়া ছেমি কণ্ডাক্টৰ হ'লহেঁতেন। আজি সেই ছেমি কণ্ডাক্টৰ হোৱাৰ কাৰণে আজি আমি আকৌ নতুনকৈ ডাঙৰ ছেমি কণ্ডাক্টৰ কথা আলোচনা কৰাৰ সুযোগ পাইছোঁ। আজি 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ তাতে হৈছে, আমাৰ লগত এতিয়া তাতকৈ ডাঙৰ এমাউণ্টৰ ছেমি কণ্ডাক্টৰ মানুহে আহি আমাৰ লগত কথা পতা আৰম্ভ কৰিছে, মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে।
0: মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰ পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত প্ৰৱেশদ্বাৰ খোলাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা, ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাহাবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফুৰ ছেছন হলত আজি পৰিষদৰ অধিৱেশন অনুষ্ঠিত হ'ব হৈছে। পুৱা 10 বজাৰ পৰা ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত 254 সংখ্যক অধিৱেশনত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। ভাৰতত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও গড় ৰাণ ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতীয় প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটত পৰাজিত হৈছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।

0: इस भक्ति पद के साथ ही आज का रंग
1: नमस्कार। आकाशवाणी समाचार के साथ मैं विशाल शर्मा। प्रधानमंत्री नरेंद्र मोदी ने आज संविधान हत्या दिवस पर कहा कि आपातकाल के दौरान लोकतांत्रिक मूल्यों की रक्षा के लिए दृढ़ संकल्पित लोगों ने बहुत काम किया। सोशल मीडिया पोस्ट में श्री मोदी ने कहा कि आपातकाल संविधान पर सीधा हमला था। उन्होंने कहा कि इस दौरान नागरिक स्वतंत्रता निलंबित की गई, अभिव्यक्ति की स्वतंत्रता पर अंकुश लगाया गया और राजनीतिक नेताओं, पत्रकारों तथा सामाजिक कार्यकर्ताओं को गिरफ्तार किया गया। प्रधानमंत्री ने कहा कि इस दौरान लोकतांत्रिक संस्थाएं भी निशाने पर रहीं। गृहमंत्री अमित शाह ने भी आपातकाल के खिलाफ संघर्ष करने वाले लोकतंत्र सेनानियों को श्रद्धांजलि अर्पित की है। सोशल मीडिया पोस्ट में गृहमंत्री ने कहा कि 25 जून 1975 भारतीय लोकतंत्र का एक काला अध्याय था, जब तत्कालीन सरकार ने संविधान, प्रेस की स्वतंत्रता और अभिव्यक्ति की आजादी को कमजोर करने का प्रयास किया था। उपराष्ट्रपति सीपी राधाकृष्णन ने सोशल मीडिया पोस्ट में कहा कि आपातकाल भारत के इतिहास का एक कठिन दौर था, जब संविधान के मूल्यों की कड़ी परीक्षा हुई। उन्होंने कहा कि उस समय नागरिकों के कई अधिकार सीमित कर दिए गए, अभिव्यक्ति की स्वतंत्रता पर रोक लगाई गई और लोकतांत्रिक संस्थाओं पर भी इसका असर पड़ा। भारत आज से हरियाणा के गुरुग्राम में 11वीं ब्रिक्स ऊर्जा मंत्रियों की बैठक की मेजबानी करेगा। 2 दिन की बैठक में ऊर्जा सुरक्षा और स्थिरता, ऊर्जा का उपयोग और समानता तथा प्रौद्योगिकी और नवाचार विषयों पर चर्चा की जाएगी। केंद्रीय अन्वेषण ब्यूरो सीबीआई ने डिजिटल अरेस्ट ठगी से जुड़े एक बड़े मामले में चेन्नई और कोलकाता से 2 लोगों को गिरफ्तार किया है। एजेंसी ने ऑपरेशन चक्र के 6वें चरण में पंजाब, गुजरात, दिल्ली और महाराष्ट्र सहित 16 राज्यों में 80 से अधिक स्थानों पर तलाशी अभियान चलाया। सीबीआई के अनुसार ये कार्रवाई देश भर में डिजिटल अरेस्ट से जुड़ी 200 से अधिक ठगी घटनाओं की जांच के तहत की गई। नागर विमानन मंत्री के राममोहन नायडू ने आज उत्तर प्रदेश के वाराणसी स्थित लाल बहादुर शास्त्री अंतर्राष्ट्रीय हवाई अड्डे से पहली इजी कनेक्ट उड़ान का उद्घाटन किया। दिल्ली के रास्ते वाराणसी को दुनिया से जोड़ने वाली ये पहली हब एंड स्पोक उड़ान भारत को दुनिया से निर्बाध रूप से जोड़ने के उद्देश्य से शुरू की गई है। ये एयर इंडिया द्वारा संचालित पहली इजी कनेक्ट सेवा है। ये सेवा आज वाराणसी से रवाना होगी। इजी कनेक्ट मॉडल के तहत यात्री अपने अंतिम अंतर्राष्ट्रीय गंतव्य के लिए चेक इन अपने शुरुआती हवाई अड्डे पर ही पूरा कर सकते हैं। पंजाब में मतदाता सूची के विशेष गहन पुनरीक्षण अभियान की शुरुआत आज से होगी। ये अभियान 24 जुलाई तक चलेगा। राज्य की मुख्य चुनाव अधिकारी अनिंदिता मित्रा ने बताया कि अंतिम मतदाता सूची इस वर्ष 1 अक्टूबर को जारी की जाएगी। वाणिज्य और उद्योग मंत्री पीयूष गोयल आज से 3 दिन की ब्रिटेन यात्रा पर रहेंगे। इस दौरान वे भारत ब्रिटेन व्यापक आर्थिक और व्यापार समझौते तथा उससे संबद्ध दोहरे अंशदान समझौते के कार्यान्वयन की तैयारियों की समीक्षा करेंगे। ये समझौते अगले महीने की 15 तारीख से लागू होने वाले हैं। यात्रा से दोनों देशों के बीच द्विपक्षीय व्यापार और निवेश संबंधों को नई गति मिलने की उम्मीद है। विदेश मंत्री डॉक्टर सुब्रमण्यम जयशंकर ने कहा है कि दुनिया में हथियारों के बढ़ते उपयोग, जोखिम लेने की प्रवृत्ति में वृद्धि और सोशल मीडिया से प्रभावित राजनीति देखने को मिल रही है। दक्षिण कोरिया में शांति और समृद्धि पर जेजू द्वीप में आयोजित सम्मेलन को संबोधित करते हुए डॉक्टर जयशंकर ने कहा कि अपनी विशिष्टताओं को मुखर करने की प्रवृत्ति अधिक है और क्षमताओं का उपयोग भी कम संकोच के साथ किया जा रहा है। उन्होंने कहा कि कोविड महामारी, आतंकवाद या चरम जलवायु घटनाओं के प्रभाव जैसी चुनौतियों का सामना करने के लिए अंतर्राष्ट्रीय सहयोग आवश्यक है। वेनेजुएला की राष्ट्रपति डिल्सी रोड्रिगेज ने भूकंप के कारण देश में आपातकाल की घोषणा की है। आज सुबह काराकस और आसपास के इलाकों में आए 7.2 और 7.5 तीव्रता के भूकंप के कारण कई इमारतें ढह गईं। राष्ट्रपति रोड्रिगेज ने कक्षाएं और गैर आवश्यक गतिविधियों को अगले आदेश तक स्थगित कर दिया है। उन्होंने सबसे अधिक प्रभावित क्षेत्रों में सार्वजनिक और निजी जन स्वास्थ्य तंत्र को भी सक्रिय किया है। घरेलू शेयर बाजार के संविदी सूचकांक आज लगभग 0.7% की वृद्धि के साथ कारोबार कर रहे थे। समाचार तैयार किए जाने तक सेंसेक्स 500 अंक के उछाल के साथ 77,550 पर, जबकि निफ्टी 170 अंक की वृद्धि से 24,191 पर चल रहा था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত, অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকালৈ চাই অসম চৰকাৰৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ, মন্ত্ৰী কেশৱ মহন্তৰ লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ, আৰু অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ, নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাষাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত অসমৰ কেইবাখনো জিলাত প্ৰভাৱ পৰাৰ আশংকা কৰি ৰাজ্য চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট কালি খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আজি পুৱা লখিমপুৰ জিলাত ৰঙানদী সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলৰ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰথমে কালি ৰঙানদী আকস্মিক বানৰ কবলৰ পৰা নাওবৈচা ৰাজহচক্ৰৰ অন্তৰ্গত 1 আৰু 2 নম্বৰ 5নৈ আৰু ডিজুপথাৰ এলেকাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰে আৰু স্থানীয় লোকৰ সৈতে কথা পাতে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা, লখিমপুৰ জিলা আয়ুক্ত প্ৰণৱজ্যোতি কাকতি, জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু জলসম্পদ, লোক নিৰ্মাণ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তাসকল উপস্থিত থাকে। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰ পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত উদ্যানৰ প্ৰৱেশ দুৱাৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশ দুৱাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে প্ৰকাশ কৰিছে।
3: যোৱা অক্টোবৰ 2025ৰ পৰাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গেট মুকলি হৈ আছিল। হয়, একচুৱেলি ক'ব গ'লে অলপ বেয়া লাগে, আমাৰো বেয়া লাগে দেখোন। আজিৰ পৰা ধৰক নেশ্যনেল পাৰ্কৰ যিহেতু গেটখন বন্ধ থাকিব, আজি ধৰক 3 মাহ 4 মাহ বন্ধ থাকিব সেই অনুযায়ী। আৰু বন্ধ হ'লেও আমাৰ এটা কি হয়, আমাৰ যিটো ছাউথাৰ্ণ বাউণ্ডাৰী ৰোড আছে এইটো খোলা থাকিব, ছাউথাৰ্ণ বাউণ্ডাৰী ৰোডটো খোলা থাকিব। আমাৰ যিহেতু এটা ব্লেক পেন্থাৰৰ চাইটিং এটা হৈ আছে, সময় অনুযায়ী আমি যিমানখিনি টুৰিষ্ট আহিব বিচাৰে তেওঁলোকে আহিব পাৰে।
2: অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা 5 বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশ দুৱাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীৰ লানি নিচিঙা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কৰ্দৈজময় কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতিমুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে অম্বুবাসী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্ৰদীপ শৰ্মা, শিৱাশিষ বৰুৱা নামৰ তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হৈছে। আজি নিশা 12:13 অম্বুবাসীৰ নিবৃত্তি হ'ব। দেৱীস্নানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰ পৰা বঞ্চীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ডিফুৰ ছেছন হলত আজি পৰিষদৰ অধিৱেশন অনুষ্ঠিত হৈছে। পুৱা 10:00 পৰা ৰাজু টিছুৰ অধ্যক্ষতাত অনুষ্ঠিত 254 সংখ্যক অধিৱেশনত পৰিষদৰ 2026-27 বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা কৰা হৈছে। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম তেৰাংপি আৰু হেডসিং ৰংফাৰে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা 16 বৃদ্ধি পাইছে। যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চিপাহীখোলা কৃষিচক্ৰৰ অন্তৰ্গত মধ্য চাওখাত গাঁও পঞ্চায়ত আৰু গোহাই ফেচুৱাল গাঁও পঞ্চায়তৰ কৃষকসকলক আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হয়। পঞ্চায়তৰ সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়াই কৃষকসকলক ধানৰ বীজ প্ৰদান কৰে। অনুষ্ঠানত চিপাহীখোলা কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কসকলকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। চিৰাং জিলাৰ বাসুগাঁৱত কালি সামগ্ৰী আৰু সেৱাকৰ অৰ্থাৎ GST সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত হয়। কোকৰাঝাৰৰ অসম ৰাজ্যিক সহকাৰী কৰ আয়ুক্ত কাৰ্যালয়ৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত বাসুগাঁৱৰ শতাধিক পাইকাৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। সহকাৰী কৰ আয়ুক্ত ৰশ্মি পাঠক আৰু বিক্ৰী কৰ অধীক্ষক গোবিন্দ আগৰৱালাই GST নিয়মাৱলী আৰু ব্যৱসায়িক দিশসমূহৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰে। সভাত GST পঞ্জীয়ন কৰিবলগীয়া ব্যৱসায়ী, ইয়াৰ কাৰণ আদিৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি GST আওতাৰ পৰা মুক্ত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বিষয়েও আলোচনা কৰা হয়। এই সভাত বাসুগাঁও পৌৰসভাৰ উপ পৌৰপতিকে ধৰি আন কেইবাগৰাকী সদস্য উপস্থিত থাকে। GST-ক লৈ সাধাৰণ ব্যৱসায়ীসকলৰ মাজত থকা ভুল ধাৰণাসমূহ এই সভাৰ জৰিয়তে দূৰ কৰাৰ বাবে ব্যৱসায়ীসকলে কৰ বিভাগৰ এই পদক্ষেপক আদৰণি জনায়। ভাৰত আজি মহিলাৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:00 আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা 3খন খেলৰ ভিতৰত 2খনত জয়লাভ কৰিছে। বাংলাদেশেও এই পৰ্যন্ত 2খন খেলত জয়লাভ কৰিছে যদিও নেট ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্ৰুপ এৰ চতুৰ্থ স্থানত আছে। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্ৰমে পাকিস্তানক 64 আৰু নেডাৰলেণ্ডছক 95 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6 উইকেটৰ ব্যৱধানত পৰাস্ত হৈছিল। দক্ষিণ আফ্ৰিকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্ৰিকা আজি পুৱা মণ্টেৰীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ থাপেলো মাছেকৈ একমাত্ৰ গলটো দিয়ে। ইয়াৰ আগেয়ে মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। ইয়াৰ সুবাদত দলটোৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলত জয়লাভৰ কৃতিত্ব অৰ্জন কৰে। খেলখনত মেক্সিকোৰ হৈ মাটিঅ চাভেজ আৰু জুলিয়ান কুইনোছে গ'ল দিয়ে। মৰক্কোৱে গ্ৰুপ চিৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে আজি পুৱা আটলাণ্টাত সমাপ্ত হোৱা এখন খেলত হেইটিক 4-2 ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকালৈ চাই অসম চৰকাৰৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ। মন্ত্ৰী কেশৱ মহন্তৰ লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ। আৰু অম্বুবাসীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা 12:13 অম্বুবাসীৰ নিবৃত্তি। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

Akak bani. বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দেশজুৰি আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই দিৱস উপলক্ষে জৰুৰীকালীন অৱস্থাত দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰিছে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত আজি ভূমিকম্পৰ ফলত 32 লোকে প্ৰাণ হেৰুৱায় আৰু দক্ষিণ আফ্ৰিকা, মৰক্কো, মেক্সিকো আৰু ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। সমগ্ৰ দেশত আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। এই দিৱসে 1975 চনৰ 25 জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কলা অধ্যায়ক সোঁৱৰাই দিয়ে। এই দিনটো জৰুৰীকালীন অৱস্থা ঘোষণাৰ ফলত জীয়াতু ভুগিবলগীয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়। সংবিধান হত্যা দিৱস উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি জৰুৰীকালীন অৱস্থাৰ সময়ত গণতান্ত্ৰিক প্ৰমূল্যৰাজি ৰক্ষাৰ হকে দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে তেওঁৰ বাৰ্তাত কয় যে জৰুৰীকালীন অৱস্থাই সংবিধানৰ প্ৰমূল্যৰাজি সন্মুখীন হোৱা কঠিন পৰীক্ষাৰ সময়ছোৱাক সোঁৱৰাই দিয়ে। তেওঁ কয় যে দেশে পথ প্ৰদৰ্শক হিচাপে সংবিধানৰ আদৰ্শৰাজিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত আৰু ন্যায়, স্বাধীনতা, ক্ষমতাৰে ভৰা এখন ভাৰতবৰ্ষ গঢ়াৰ যাত্ৰা অব্যাহত ৰখা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই সময়ছোৱাক ভাৰতৰ ইতিহাসৰ কলা অধ্যায় বুলি অভিহিত কৰে। তেওঁ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাক সংবিধানৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱা নাগৰিক স্বাধীনতা খৰ্ব কৰা হৈছিল, অভিব্যক্তি স্বাধীনতা নিয়ন্ত্ৰণ কৰা হৈছিল আৰু ৰাজনৈতিক নেতা, সাংবাদিক তথা সমাজকৰ্মীসকলক গ্ৰেপ্তাৰ কৰা হৈছিল। এই সময়ছোৱাত দেশৰ গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ সংস্থাসমূহৰ ওপৰতো আক্ৰমণ কৰা হৈছিল বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাই মৌন হৈ নাথাকি সংবিধানত উল্লেখিত আদৰ্শ বৰ্তাই ৰখাৰ বাবে থিয় হোৱা অগণন নাগৰিকৰ অভূতপূৰ্ব সাহসৰ কথা প্ৰকাশ কৰে। সংবিধানক 140 কোটি ভাৰতীয়ৰ আশা, আকাংক্ষা, অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতীক বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে ন্যায়, স্বাধীনতা, ক্ষমতা আৰু বন্ধুত্বৰ নীতিৰ প্ৰতি দেশ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বাৰ্তাত কয় যে 1975 চনৰ 25 জুনৰ দিনটোত ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ কলা অধ্যায় আছিল আৰু ইয়াৰ জৰিয়তে সেই সময়ত চৰকাৰে সংবিধান, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু অভিব্যক্তিৰ স্বাধীনতা দুৰ্বল কৰাৰ চেষ্টা চলাইছিল। ৰাষ্ট্ৰৰ মানসপটত এই কলা অধ্যায় সজীৱ কৰি ৰখাৰ লগতে ভৱিষ্যতে গণতন্ত্ৰ তথা সংবিধানৰ ওপৰত এনেধৰণৰ আক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী চৰকাৰে 25 জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে পালন কৰি আহিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে। গুৰুগ্ৰামত অনুষ্ঠিত ব্ৰিকছ শক্তিমন্ত্ৰীসকলৰ একাদশ বৈঠকত উদ্বোধনী ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নমূলক আকাংক্ষা আৰু বহনক্ষম বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সুলভ, নিৰ্ভৰযোগ্য আৰু বহনক্ষম শক্তি অপৰিহাৰ্য। শক্তি যোগান শৃংখলাত ভাৰতৰ বিনিয়োগত আলোকপাত কৰি শ্ৰীলালে কয় যে ভাৰতে বিশ্বৰ ভিতৰতে এটা সৰ্ববৃহৎ ডিজিটেল বিদ্যুৎ ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিছে। ইতিমধ্যে 6 কোটিৰো অধিক স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে আৰু অনাগত দিনত এই ৰূপান্তৰ অব্যাহত থাকিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল 3-দিনীয়া ব্ৰিটেইন ভ্ৰমণসূচীৰে আজি লণ্ডনলৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা 15 জুলাইত কাৰ্যকৰী হ'বলগীয়া ভাৰত ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তি আৰু আনুষংগিক দ্বৈত অৱদান চুক্তি প্ৰৱৰ্তনৰ বিভিন্ন দিশৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব। এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় ছবছৰৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল কাইলৈ তিব্বতৰ তাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17 ব্যৱসায়ী আৰু 9 সহযোগীকে ধৰি মুঠ 26 বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমাশুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25 ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ ইউমাৰে চহৰত আজি পুৱা 7.5 প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্পৰ ফলত 32 লোকৰ মৃত্যু হোৱাৰ লগতে 700ৰো অধিক লোক আহত হয়। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইয়াৰ মাত্ৰ 39 পূৰ্বে ভেনিজুৱেলাৰ ছান ফিলিপেইত 7.2 প্ৰাবল্যৰ আন এটা বৃহৎ ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে ইয়াৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অপ্ৰয়োজনীয় সকলো কাম কাজ বাতিল কৰা বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ভূমিকম্পত নিহত আৰু আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয়ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে এই সংকটৰ সময়ত তেওঁ ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বাৰ্তাযোগে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বাবা বান্দা সিং বাহাদুৰৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে এগৰাকী মহান যোদ্ধা তথা খালছা সেনাৰ প্ৰথম জেনেৰেল বাবা বান্দা সিং বাহাদুৰ অতুলনীয় বীৰত্বৰ প্ৰতীক আছিল। তেওঁ লগতে কয় যে মাতৃভূমি, ধৰ্ম আৰু আত্মসন্মানৰ সুৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা বাবা বান্দা সিং বাহাদুৰে তেওঁৰ অতুলনীয় সাহস আৰু নিপুণ নেতৃত্বৰ জৰিয়তে কেইবাবাৰো মোগল সেনাক পৰাস্ত কৰি বিশাল অঞ্চল মোগলৰ কবলৰ পৰা মুক্ত কৰিছিল। খেলৰ বাতৰি। দক্ষিণ আফ্ৰিকা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। দক্ষিণ আফ্ৰিকা আজি পুৱা মণ্টেৰীত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰে। খেলখনত দক্ষিণ আফ্ৰিকাৰ হৈ থাপেলো মাছেকৈ একমাত্ৰ গলটো দিয়ে। ইয়াৰ আগেয়ে মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 পৰাস্ত কৰে। ইয়াৰ সুবাদত দলটোৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলত জয়লাভৰ কৃতিত্ব অৰ্জন কৰে। খেলখনত মেক্সিকোৰ হৈ মান্টেও চাভেজ আৰু জুলিয়ান কুইনছে গ'ল দিয়ে। মৰক্কোৱেও গ্ৰুপ চিৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। মৰক্কোৱে আজি পুৱা আটলাণ্টাত সমাপ্ত হোৱা খেলত হেইটিক 4-2 ব্যৱধানত পৰাস্ত কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে মৰক্কোৰ আশ্ৰফ হাকিমিক মেন অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে মায়ামিত অনুষ্ঠিত গ্ৰুপ চিৰ আন এখন খেলত 5 বিশ্ব চেম্পিয়ন ব্ৰাজিলে স্কটলেণ্ডক 3-0 পৰাস্ত কৰে। মহিলাৰ আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ডত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। দেশজুৰি আজি সংবিধান হত্যা দিৱস পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই দিৱস উপলক্ষে জৰুৰীকালীন অৱস্থাত দৃঢ়তাৰে থিয় দিয়াসকললৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে ভাৰতে শক্তি ব্যৱস্থা গঢ়ি তোলাৰ দিশত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সহযোগিতা শক্তিশালী হোৱাটো বিচাৰে বুলি প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
ভেনিজুয়েলাৰ ইয়াৰাকুই প্ৰদেশৰ ইউমাৰে চহৰত আজি ভূমিকম্পৰ ফলত 32 লোকে প্ৰাণ হেৰুৱায় আৰু দক্ষিণ আফ্ৰিকা, মৰক্কো, মেক্সিকো আৰু ব্ৰাজিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। এটাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰি চলিত বৰ্ষতে গৰাখহনীয়া প্ৰতিৰোধ আৰু মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। ডাঃ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। ডাঃ পেগুৱে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। 2027 চনৰ লোকপিয়লৰ বাবে কাছাৰ জিলাত প্ৰস্তুতি আৰম্ভ হৈছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে সুসংগঠিত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। 23 জুনত আৰম্ভ হোৱা প্ৰশিক্ষণৰ প্ৰথম পৰ্যায় আজি সামৰণি পৰিব। ইপিনে 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত প্ৰশাসনিক বিষয়া, মূল প্ৰশিক্ষক আৰু গণনাকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা 1 জুনত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হোৱাৰ পাছত আজিৰে পৰা জীপ ছাফাৰীও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। অৱশ্যে বাট পথ সুচল হলে পুনৰ অক্টোবৰত উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হৈ পৰিলেও এইবাৰ ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বিচৰণ এলেকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত দক্ষিণ পথ পৰ্যটকৰ বাবে খোলা থাকিব বুলি উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে জানিবলৈ দিছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বাল্য বিবাহ, শিশু শ্ৰম আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত এই সভাত ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ অতিৰিক্ত আইনী সহায়ক, হুকচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে শিশু শ্ৰম, বাল্য বিবাহ আৰু মাদক দ্ৰব্যৰ কুপ্ৰভাৱৰ বিষয়ে অৱগত কৰে। তেওঁলোকে কয় যে বাল্য বিবাহ আৰু শিশু শ্ৰমে শিশুৰ শিক্ষা আৰু ভৱিষ্যত ধ্বংস কৰি সমাজৰ সামগ্ৰিক বিকাশত বাধাৰ সৃষ্টি কৰে। তদুপৰি মাদক দ্ৰব্যৰ ব্যৱহাৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰি সমাজত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি কৰে বুলি তেওঁলোকে উল্লেখ কৰে। এই ক্ষেত্ৰত সামাজিক ব্যাধিসমূহৰ বিৰুদ্ধে সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ তেওঁলোকে আহ্বান জনায়। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখাল অঞ্চলত আৰক্ষীয়ে আজি অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 90 লাখ টকা বুলি আৰক্ষীয়ে জনাইছে। শ্ৰীভূমি আৰক্ষীয়েও মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই 2 কোটি টকাৰো অধিক মূল্যৰ 11,695টা নিচাযুক্ত সামগ্ৰী থকা বটল জব্দ কৰে। এতিয়াৰ বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: জৰুৰী হালাকি कि इस तरह की आपदाएं अब कम हो रही हैं, क्योंकि सरकार की ओर से भी मुहिम चलाई जा रही है कि एक तो सुरक्षा जैकेट बहुत जरूरी कर दिया है और जगह जगह पर उनकी टीम काम करती है, नदियों में जाती रहती है कि कहीं ऐसी दुर्घटना हो तो उन्हें बचाया जा सके।
2: तो इससे जुड़े कोई अगर अनुभव है हमारे सुनने वालों के तो वो हमें लिखकर अवश्य भेजें। इसके अलावा आज जिन विषयों पर बातचीत हम करने वाले हैं, हम बता दें कि अगर आपने घर में कुछ पौधे लगाने के आप शौकीन हैं या आप कोई खेती भी करते हैं तो कीट जो लग जाते हैं, जो कुछ कीड़े हैं ना जो लग जाते हैं जो फसल को नुकसान पहुंचाते हैं, आपके घरेलू पौधों को भी नुकसान पहुंचाते हैं। तो आज तो हम सिर्फ घरेलू पौधों के बारे में बात करने वाले हैं। आपने घर में अपने गार्डन छोटा सा बगीचा बनाया, छत पर एक बगिया बनाई है, तो उनको बचाने के लिए क्या घरेलू उपाय कर सकते हैं इसके बारे में हमारे सुनने वाले जरूर हमसे साझा करें। और शादी ब्याह एक ऐसा बहाना होता है जब बहुत सारे सगे संबंधियों से मुलाकात हो जाती है हमारी। कई बार तो हमें शादी में जाते ही इसलिए हैं कि अरे वो मौसी आएंगी, वो मामा आएंगे, वो ताऊ आएंगे, या उनके बच्चों से मुलाकात नहीं हुई होती है तो उनसे मिलना जुलना भी हो जाता है
1: और बहुत सारे दोस्त मित्र मिलेंगे तो चलते हैं, और वो जो इकट्ठे टीम बना के दल बना के जाना वो एक अलग अनुभव होता है, क्योंकि अमूमन अकेले अकेले ही जाना होता है। लेकिन शादी ब्याह में कई टीम बन जाती है, भाई दफ्तरों से भी जब लोग किसी की शादी में जाते हैं तो कहाँ मिले, फला जगह पे मिलते हैं और सब झुंड बना के जाते हैं, तो उसका एक अलग अनुभव होता है। तो हम ये जानना चाहते हैं कि हमारे श्रोताओं के इस मामले में क्या अनुभव है कि वो जब शादी ब्याह में जाते हैं तो उन्हें किस तरह की फीलिंग होती है, कौन सा एहसास होता है, उन एहसासात को यहाँ पर साझा करें विविध भारती के फेसबुक पेज पर जाकर।
2: और आज होगी कहानी पद्मश्री की, इसके अंतर्गत जिनका परिचय हम करा रहे हैं ये हैं रमीला बेन राय सिंह भाई। तो बातें विस्तार से होंगी लेकिन ममता जी एक गीत पहले सुन लेते हैं।
1: सुनते हैं ये गाना।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নি পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ প্ৰভাৱৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। আজি মন্ত্ৰী কেশৱ মহন্তই লখিমপুৰৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যাধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। 2027 চনৰ লোকপিয়লৰ বাবে কাছাৰ জিলাৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে সুসংগঠিত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাজিৰাহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বাল্যবিবাহ, শিশুশ্ৰম আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা অনুষ্ঠিত হয়।

ইমান পৰে বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠান শুনিলে। এফএমৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ বিয়লিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই পদুম ৰাজখোৱা, কাৰ্যালয় কক্ষত আছে ৰূপম নাথ। এতিয়া নিবেদন কৰা হৈছে যুৱ তৰংগ।

0: নমস্কাৰ যুৱ বন্ধু, এয়া আকাশবাণী নগাঁও। আপোনালোকে আমাৰ অনুষ্ঠান শুনি আছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আৰু নিউজ অন AIR এপৰ যোগেদি। আজিৰ যুৱতৰংগ অনুষ্ঠানৰ যুৱ প্ৰতিভা শিতানলৈ মই সুমি ডেকাই আপোনাক সাদৰ সম্ভাষণেৰে স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত আমি কথা পাতিম এগৰাকী প্ৰতিভাসম্পন্ন যুৱ নৃত্যশিল্পীৰ সৈতে। তেওঁ কেৱল এগৰাকী নৃত্যশিল্পীয়েই নহয়, এগৰাকী নৃত্য নিৰ্দেশক। চুটি ভিডিঅ' আৰু নৃত্যৰ ৰিলছ নিৰ্মাণৰ জৰিয়তে বৰ্তমান সামাজিক মাধ্যমত নিজৰ স্বকীয় পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত তেওঁ আজিৰ প্ৰজন্মৰ যুৱক যুৱতীসকলৰ মাজত খুবেই জনপ্ৰিয় আৰু তেওঁ হৈছে শ্ৰী লক্ষ্যজ্যোতি দাস। নমস্কাৰ, আজিৰ অনুষ্ঠানলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ। আকাশবাণী নগাঁৱৰ সমূহ কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ। ইয়াৰ আগতে এনেকুৱা বিভিন্ন ধৰণৰ ইণ্টাৰভিউ দিছোঁ, পডকাষ্ট দিছোঁ, কিন্তু এইটো এটা অলপ বেলেগ অভিজ্ঞতা আৰু এই অভিজ্ঞতাখিনি মই আজি অৰ্জন কৰিব পাইছোঁ কেৱল তোমালোকৰ কাৰণে। গতিকে তোমাৰ লগতে আমাৰ আকাশবাণী নগাঁৱৰ সমূহ কৰ্তৃপক্ষক পুনৰবাৰ ধন্যবাদ জনাইছোঁ।
0: হয়, ধন্যবাদ। অনুষ্ঠানৰ আৰম্ভণিতে আমি জানিব বিচাৰিম, আপুনি যিহেতু নৃত্যৰ সৈতে জড়িত, আপোনাৰ এই নৃত্যযাত্ৰাৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল আৰু নৃত্য সাধনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বা প্ৰেৰণা কেনেকৈ আহিছিল?
1: আচলতে খুব সৰুৰ পৰাই মই নৃত্য সাধনা কৰি আহিছিলোঁ। মোৰ দেউতা নিজে এগৰাকী নাট্যকাৰ আছিলে, তেখেতৰ সান্নিধ্যত আমাৰ এটা ঘৰত মানে এটা খুব ধুনীয়া পৰিৱেশ আছিলে, সাংস্কৃতিক পৰিৱেশ। আৰু তেতিয়াই সৰুৰ পৰা নাচ প্ৰথমে শিকা নাছিলোঁ, সৰুতে মোৰ কোনো গুৰু নাছিলে, মই এনেই দেউতাৰ লগত যাওঁ অনুষ্ঠানবোৰ চাবলৈ, তেনেকৈ শিকোঁ বা টিভিত চাই শিকোঁ, তেতিয়া মই নিজেই শিকিছিলোঁ, নিজেই চাই মেলি। কিন্তু যেতিয়া মই গ্ৰেজুৱেশ্যন ল'লোঁ, অকণমান ডাঙৰ হ'লোঁ আৰু, তেতিয়া মই মোৰ গুৰু ভানুৰশ্মি মেম, তেখেতৰ তাত মই ভাৰতনাট্যম শিকিলোঁ আৰু লগতে সংগীতা ভট্টাচাৰ্য মেমৰ তাত মই সৃষ্টিশীল নৃত্য শিকিলোঁ আৰু এতিয়া বৰ্তমান শিকি আছোঁ আৰু লগতে মোৰ ছাত্ৰ ছাত্ৰীসকলক চেষ্টা কৰি আছোঁ নৃত্যৰ শিক্ষা দিবলৈ। আৰু কেৱল মোৰ ছাত্ৰ ছাত্ৰীয়ে নহয় বাৰু, যিসকল ভিউৱাৰ্ছে মোক ছ'চিয়েল মিডিয়াত চাই আছে যা মোৰ পৰা নৃত্য শিকিব বিচাৰি আছে, তেখেতসকলৰ কাৰণেও মই ইটো সিটো ভিডিঅ' মই প্ৰেৰণ কৰি আছোঁ।
0: হয়, এগৰাকী নৃত্য শিক্ষক, কোৰিঅ'গ্ৰাফাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰাৰ আপোনাৰ অভিজ্ঞতা কেনেকুৱা বাৰু?
1: সেইটো অভিজ্ঞতা বহুত ভাল, কাৰণ আমি আগতেতো এতিয়া সামাজিক মাধ্যমত আপুনি কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে এতিয়া বেছি জনপ্ৰিয়তা হৈছে বা আমাৰ নৱপ্ৰজন্মৰ মাজত বেছিকৈ প্ৰচাৰ হৈছে, কিন্তু যেতিয়া আমি শিকি আছিলোঁ তেতিয়াতো অনলি ষ্টেজ শ্ব'জবিলাকেই আছিলে। কিন্তু এতিয়া এটা খুব ধুনীয়া প্লেটফৰ্ম সামাজিক মাধ্যম, তাত আমি কামবোৰ কৰিছোঁ। আগতে যদি 100 মানুহে আমাৰ কামবোৰ চাইছিলে, এতিয়া 1000 মানুহে আমাৰ কামবোৰ চায় বা 100,000 আমাৰ কামবোৰ চায়। তো তেতিয়া মানে আমি তেওঁলোকৰ মতামতখিনি জানিব পাৰোঁ আৰু লগতে যেতিয়া মই নাচ শিকি আছিলোঁ তেতিয়া মই এটা বস্তু এজন গুৰুৰ অভাৱ অনুভৱ কৰিছিলোঁ, কিন্তু এতিয়া মানে মই আৰু অসমৰ চুকে কাণে আন বহুতো তেনেকুৱা আগ্ৰহী নৃত্যশিল্পী বা ছাত্ৰ ছাত্ৰী থাকিব যিয়ে নৃত্য শিকিব বিচাৰে, কিন্তু তেওঁলোকৰ প্ৰপাৰ গাইডেন্স নাই। গতিকে মই সেই অনলাইন নাচটো কৰোঁ, নাচটো শিকাওঁ আৰু লগতে আমাৰ নৱপ্ৰজন্মলৈ যাতে এটা ভাল মেছেজ মই দিব পাৰোঁ, এটা সামাজিক বাৰ্তা যাতে দিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান অভিনয় ভিডিঅ' মই প্ৰেৰণ কৰিছোঁ। গতিকে অভিজ্ঞতা খুব ধুনীয়া আৰু মাজে সময়ে বেয়া অভিজ্ঞতাও থাকে বাৰু, তিতা মিঠা দুয়োটা মিলিহে জীৱনৰ ৰসটো পায় নহয় জানো। গতিকে তেনেকৈ খুব ধুনীয়া অভিজ্ঞতা আৰু আগলৈও কৰি যাম, এনেকৈ ৰাইজে মৰম দি যাওক, ছাপোৰ্ট কৰি যাওক।
0: এজন ভাল নৃত্যশিল্পী হ'বলৈ কি কি গুণৰ প্ৰয়োজন হয় বুলি আপুনি ভাবে?
1: নৃত্যশিল্পী হ'বলৈ হ'লে প্ৰথম কথা মনটো ধুনীয়া হ'ব লাগিব। নৃত্য মানে হৈছে সৃষ্টিশীল, আমি নিজে বস্তুবোৰ সৃষ্টি কৰিব লাগিব আৰু কিবা এটা বস্তু সৃষ্টি কৰিবলৈ হ'লে আমাৰ মনটো ধুনীয়া হ'ব লাগিব আৰু সময় দিব পাৰিব লাগিব। এগৰাকী ভাল নৃত্যশিল্পী এইটোৱে নহয় যে তেওঁ মঞ্চত নৃত্য প্ৰতিযোগিতা কৰিছে, সকলোতে ফাৰ্ষ্ট পাইছে বা তেওঁ আজি ছ'চিয়েল মিডিয়াৰ ৰীল এটা আপলোড কৰিছে, তেওঁ 100,000 ফলোৱাৰ্ছ হৈছে, 1,000,000 ফলোৱাৰ্ছ হৈছে। স্পেচিয়েলি ছ'চিয়েল মিডিয়াত 100,000 বা 1,000,000 ফলোৱাৰ্ছ থাকিলেই এগৰাকী ব্যক্তি নিজকে নৃত্যশিল্পী বুলি ক'ব নোৱাৰে, কাৰণ নৃত্যশিল্পী হৈছে প্ৰথম কথাটো হৈছে শিকা। আমি এটা ভাষা কওঁতে বা লিখোঁতে যেনেকৈ আমাক গ্ৰামাৰ প্ৰয়োজন, ঠিক তেনেকৈ নৃত্যৰ ক্ষেত্ৰত আমাৰ শাস্ত্ৰীয় নৃত্যৰ অনুশীলনটো খুবেই প্ৰয়োজন। গতিকে ভাল নৃত্যশিল্পী হ'বলৈ হ'লে আমি শাস্ত্ৰীয় নৃত্য জানিব লাগিব আৰু লগতে নৃত্যৰ নৃত্যটোক আমি নৃত্যৰ কলাটোক আমি সন্মান কৰিব জানিব লাগিব। কাৰণ আজিকালি এনেকুৱা বহুত নৃত্যশিল্পী আছে আমাৰ মাজত, সকলো নহয়, যিয়ে নৃত্যটো বস্তুটো মানে বেপাৰ নিচিনাই কৰি পেলাইছে। বিভিন্ন নৃত্যৰ প্ৰতিযোগিতাসমূহ মানে একদম দুৰ্নীতিৰে মানে ভৰপূৰ হৈ গৈছে, বুজি পাইছানে? গতিকে সেই বস্তুখিনি যাতে নহয়, আমি নৃত্যৰ কলাটোক আমি ভগৱানক শ্ৰদ্ধা কৰাৰ দৰে শ্ৰদ্ধা কৰিব লাগিব। সেই আৰু সেইটো হৈছে এগৰাকী নৃত্যশিল্পীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় দিশ।
0: আজিৰ উঠি অহা প্ৰজন্মক নৃত্য শিকাওঁতে আপুনি আটাইতকৈ বেছি কিহৰ ওপৰত গুৰুত্ব দিয়ে, আৰু নৱপ্ৰজন্মৰ মাজত বৰ্তমান সময়ত নৃত্যৰ প্ৰতি আগ্ৰহ কেনেদৰে বৃদ্ধি পাইছে বুলি ভাবে?
1: মই এতিয়া আকৌ ক'ম, আকৌ কথাখিনিকে আকৌ ক'ম, মানে মই প্ৰথমে গ্ৰামাৰখিনিত মই গুৰুত্ব দিওঁ, সৃষ্টিশীলতাৰ ওপৰত পিছলে আহোঁ। প্ৰথমে শাস্ত্ৰীয় নৃত্য, বৰ্তমান মই ভাৰতনাট্যম অধ্যয়ন কৰি আছোঁ আৰু ল'ৰা ছোৱালীখিনিক শিকাই আছোঁ। গতিকে প্ৰথমে শাস্ত্ৰীয় নৃত্যখিনি শিকাওঁ, তাৰ পাছতে আমি সৃষ্টিশীল নৃত্যলৈ যাওঁ। আৰু লগতে বৰ্তমান নৱপ্ৰজন্ম শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আগ্ৰহী নাছিল যদিও আমাৰ ছ'চিয়েল মিডিয়াত দেখি মানে বা কথক ডান্সটো এনেকুৱা ধুনীয়া, বা ভাৰতনাট্যম ডান্সটো এনেকুৱা ধুনীয়া, তো সেইখিনি জানিব পাৰিছে। গতিকে মই নকওঁ যে আমাৰ নৱপ্ৰজন্মই আধুনিকতাৰ পৰশ পাই লৈ যে আমাৰ নৃত্যটোৰ প্ৰতি আগ্ৰহী নহয়, সেইটো বুলি নকওঁ। খুব ধুনীয়াকৈ নৱপ্ৰজন্মই নৃত্য শিকিবলৈ আগ্ৰহ কৰে আৰু ভাল দিশ সেইটো আমাৰ কাৰণে। আৰু যিসকলে এতিয়াও

0: এই ভাবিছে যে মই নাচিব পাৰিম, নাচটো শিকিবলৈ, কাৰণ এই পৃথিৱীখন খুব সুন্দৰ। এই পৃথিৱীখনত যেতিয়া সোমাই পৰিব ন, বাহিৰা 10টা বেয়া কথা, বেয়া কাম কৰিবলৈ মন নাযাব, নিজৰ ব্যক্তিত্বই সলনি হৈ যাব।
1: নিয়মীয়া নৃত্য অনুশীলন এজন নৃত্যশিল্পীৰ বাবে কিমান প্ৰয়োজনীয় বুলি আপুনি ভাবে?
0: আমি অকল নৃত্য বুলিয়েই নহয়, প্ৰত্যেকটো ক্ষেত্ৰতে আমি যিমান অনুশীলন কৰিম, যিমান আমি সাধনা কৰিম, যেনেকৈ আমি মেট্ৰিকত ভাল ৰিজাল্ট এটা কৰিবলৈ হ'লে আমি খুব পঢ়িব লাগে, টিউচন কৰিব লাগে, ৰেগুলাৰ অধ্যয়ন কৰিব লাগে, ঠিক নৃত্যটোও তেনেকুৱাই। গতিকে প্ৰেক্টিচটো খুব জৰুৰী, আপুনি যিমান প্ৰেক্টিচ কৰিব সিমান ভাল হ'ব। আৰু আচলতে কৰিঅ'গ্ৰাফাৰে যেতিয়া নাচটো আমাক কৰিঅ'গ্ৰাফ কৰি দিয়ে, মানে সেইটোৱেই যথেষ্ট নহয়, মানে আমি নিজেই সেই কৰিঅ'গ্ৰাফিটো নিজৰ লগত ৰাখি আকৌ নিজৰ পৰাও কিবা এটা তাত দিব লাগে, তেতিয়াহে মানে এটা পূৰ্ণাংগ নাচ হয়। গতিকে অনুশীলনটো যেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰত আমি ৰেগুলাৰ অধ্যয়ন কৰিব লাগে, নৃত্যৰ ক্ষেত্ৰতো আমি ৰেগুলাৰ অধ্যয়ন কৰিলেহে আমি সুফল এটা পাম।
1: হয়, এগৰাকী নৃত্য শিক্ষক হিচাপে ল'ৰা ছোৱালীক নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ লগতে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে সামাজিক মাধ্যমত কাম কৰাৰ চিন্তা কেনেকৈ আহিল আপোনাৰ? আৰু সামাজিক মাধ্যমত প্ৰথম ডান্স ৰিলছ বা ভিডিঅ' বনোৱাৰ অভিজ্ঞতা কেনেকুৱা আছিল?
0: মই আকৌ কৈছোঁ, মানে চোৱা, মই যেতিয়া নিজে নাচি আছিলোঁ, মই যেতিয়া কৈছোঁ নহয় তোমাক, মই গ্ৰেজুৱেশ্যনৰ পাছতহে মই গুৰু পাইছোঁ, তাৰ আগতে মই নিজেই চাই চাই শিকি আছিলোঁ। তেতিয়া মানে এজন গুৰুৰ মই খুব অভাৱ অনুভৱ কৰিছিলোঁ, ভাবিছিলোঁ যে মোৰো এজন যদি গুৰু থাকিলে হয়, মোকো যদি ডান্স শিকালে হয়, সেইখিনি মানে মই যেতিয়া শিকি আছিলোঁ, মই যেতিয়া ষ্ট্ৰাগল কৰি আছিলোঁ, তেতিয়া মই সেইখিনি অভাৱ অনুভৱ কৰিছিলোঁ। আৰু এতিয়াও মানে মই খুব কমেণ্টছ পাওঁ, খুব মেছেজেছ পাওঁ যে মই এনেকৈ নাচ শিকিব বিচাৰোঁ। গতিকে মই তেতিয়া অনুভৱ কৰিছোঁ অসমৰ চুকে কাণে হয়তো বহুত এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিবোৰ ল'ৰা ছোৱালীয়ে নাচ শিকিব বিচাৰে, কিন্তু তেওঁলোকৰ এজন গুৰুৰ অভাৱ, বা বহুত ল'ৰা ছোৱালীয়ে এটা আজিৰ তাৰিখত এটা নাচ শিকিবলৈ হ'লে এজন কৰিঅ'গ্ৰাফাৰক বহুত পইচা দিব লাগে, বা এখন ডান্স স্কুলত আমি মান্থলি পইচা দিব লাগে, আৰু সেইটো তেওঁলোকে ল'বও লাগে, কাৰণ সেই তেওঁলোকৰো এটা কথা আছে, হয়। গতিকে বহুত ল'ৰা ছোৱালীয়ে হয়তো সেইখিনি সক্ষম নহ'বও পাৰে, বা এজন গুৰু নাপাবও পাৰে, বা তেওঁলোক ফাইনেন্সিয়েলি উইক হ'বও পাৰে। গতিকে তেওঁলোকৰ কাৰণে মই ভাবিলোঁ যে মই অকল নাচটো মানে ইয়াতে সীমাবদ্ধ নাৰাখি কেতিয়াবা এনেকুৱা কিছুমান ভিডিঅ' প্ৰস্তুত কৰোঁ নেকি, যে যিবোৰ ভিডিঅ' ল'ৰা ছোৱালীখিনিয়ে কোনো পইচা নিদিয়াকৈ, কোনো গুৰু নোহোৱাকৈ ঘৰতে যাতে ইজিলি শিকিব পাৰে। আৰু তেনেকৈ মই ডান্স টিউটৰিয়েল, মানে সেই কথাটো ভাবিয়েই মই প্ৰথমে নৃত্য ডান্স টিউটৰিয়েল ষ্টাৰ্ট কৰিলোঁ, আৰু তাৰ পাছতহে মানে এতিয়া অভিনয়, সৰু সৰু ভিডিঅ'বিলাক যে অভিনয় ভিডিঅ'বোৰ কিন্তু বহু পাছতহে, বেছিদিন হোৱা নাই মই কৰা, কিন্তু মই এজ এ কণ্টেণ্ট ক্ৰিয়েটৰ ফাৰ্ষ্ট ডান্সৰ ভিডিঅ'ই দিছিলোঁ। হয়
1: হয়, যিহেতু ৰিলছ বা ডান্স ভিডিঅ' তৈয়াৰ কৰাৰ কথা ওলাইছে, গতিকে আপোনাৰ পৰা আমি জানিব বিচাৰিম, এটা ৰিলছ বা ডান্স ভিডিঅ' তৈয়াৰ কৰিবলৈ আপুনি আগতীয়াকৈ কেনেধৰণৰ প্ৰস্তুতি লয়?
0: মানে মই হয়তো বহুত লোকে নাজানে বা বহুত লোকে হয়তো জানেই যে মই বৰ্তমান এজন নৃত্যৰ শিল্পী বা নৃত্যৰ প্ৰশিক্ষক বা কণ্টেণ্ট ক্ৰিয়েটৰ হোৱাৰ আগতে মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, মই টেটৰ শিক্ষক। গতিকে মই স্কুলখনতো মই টাইম দিব লাগে, কিন্তু মই নাচ আৰু অভিনয় মই জীয়াই থাকিবই নোৱাৰোঁ। গতিকে মই কেনেকৈ ভাবোঁ জানানে, কেনেকৈ প্ৰস্তুত হ'ম, মইতো সময় নাপাওঁ, কাৰণ এতিয়া মই প্ৰধান শিক্ষক, মই স্কুলখনত যথেষ্ট টাইম দিব লাগে, আৰু লগতে মোৰ ঘৰুৱা পৰিয়ালো আছে, হয় নাই? গতিকে মই কেনেকৈ ভাবোঁ জানানে, যে নাচ কি নাচ নাচি ৰীল বনাম, বা কি কণ্টেণ্ট লৈ পেলাই মই ভিডিঅ' বনাম, মানে মই য'ত চাকৰি কৰোঁ মোৰ ঘৰৰ পৰা 8 কিলোমিটাৰ দূৰ, সদায় মানে মই 8-16 কিলোমিটাৰ অহা যোৱা কৰিব লাগে, একদম মানে গাঁৱলীয়া ৰাস্তা। আৰু সেই ৰাস্তাটোদি যেতিয়া মই গৈ থাকোঁ, তেতিয়া মই তেতিয়াই ভাবি যাওঁ যে আজিতো 2টা বজাত স্কুল ছুটী হ'ব, মোৰ সদায় শ্বুটিং থাকে, মই ৰেগুলাৰ ভিডিঅ' দিওঁ যে 2টা বজাত বা 2:30 বজাত স্কুল ছুটী দি আকৌ 3:30 মানৰ পৰা মই শ্বুটিং কৰোঁৱেই। চ' মই দিন যাওঁতে মানে প্ৰস্তুত হৈ যাওঁ, ভাবি যাওঁ যে আজি কোনটো গানত মই এনেকৈ ৰীল কৰিম, বা আজি কোনটো বিষয় লৈ পেলাই মই এনেকৈ অভিনয় ভিডিঅ' বনাম, তেনেকৈ মই মানে যাওঁতেই ভাবি, অহা যোৱা কৰোঁতেই ভাবি থাকোঁ। আৰু লগতে মোক এই ক্ষেত্ৰত বহুত সহায় কৰে মোৰ অতিকৈ প্ৰিয় বন্ধু পল্লৱ গোহাঁই, তাক আমি মৰমত পিচি বুলি কওঁ, সি আহিছে বাৰু মোৰ লগতে, সিও সহায় কৰে, আৰু তেনেকেই, আৰু লগতে মোৰ আৰু এজন বন্ধু আছে, তাৰ নামো ল'ব লাগিব, পূৰ্ব গোহাঁই বুলি, সিও সহায় কৰে তেনে। আৰু লগতে যিটো টীমৰ লগত মই বৰ্তমান কাম কৰি আছোঁ, মোৰ লগত অভিনয় কৰা বা মোৰ নৃত্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি বা অভিভাৱকখিনি, সকলোখিনিয়ে বহুত ধুনীয়াকৈ সহযোগ কৰে, আৰু তেনেকৈয়ে ৰীলবোৰ হৈ উঠে আৰু। হয়,
1: খুব ভাল লাগিল কথাখিনি জানিব পাৰি।
0: হয়,
1: এটা নৃত্যৰ কৰিঅ'গ্ৰাফি কৰাৰ সময়ত কোনবোৰ বিষয়ত অধিক গুৰুত্ব দিয়ে?
0: কৰিঅ'গ্ৰাফিটো কি হয়, মানে যেতিয়া আমি মঞ্চৰ কৰিঅ'গ্ৰাফি কৰোঁ, বা ৰীলৰ কৰিঅ'গ্ৰাফি কৰোঁ, বা মিউজিক ভিডিঅ' কৰিঅ'গ্ৰাফি কৰোঁ,

0: মিউজিক ভিডিঅ' ডিৰেকশ্যন বা কোৰিঅ'গ্ৰাফি কৰোঁ, তিনিটা বেলেগ বেলেগ বস্তু। মঞ্চৰ কোৰিঅ'গ্ৰাফিখিনি কৰোঁতে মানে আমি গানবোৰ সদায় আমাৰ চিৰযুগমীয়া কিছুমান গীত, ভূপেন হাজৰিকাদেৱৰ গীত, ৰাভা সংগীত বা তেনেকুৱা নতুন নৱপ্ৰজন্মৰ সকলোৰে কিছুমান গীত, সেইখিনিৰ ওপৰত গুৰুত্ব দিওঁ। মঞ্চ বুলি কওঁতে আমি মঞ্চ কভাৰ বা আজিকালি অশ্লীল ড্ৰেছ পোছাক পিন্ধি নচা তুমি দেখিছাই, যিটো একেবাৰে নৃত্য কলাটোক অপমান কৰাৰ নিচিনা হয়, হয় নাই? গতিকে মই সাজ পোছাকৰ ওপৰতো গুৰুত্ব দিওঁ, যাতে শালীনভাৱে ধুনীয়াকৈ নাচটো কৰে। আৰু ৰীল বুলি কওঁতে ৰীলটো মানে আমি সদায় কেমেৰাটো চাই কৰিব লাগে, কেমেৰাটোৰ ওপৰত কৰিব লাগে। আৰু সেই ৰীল কৰোঁতেও মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাপোৰ কানি পিন্ধাওঁতে বা মই নিজেও পিন্ধোঁতে মই খুব গুৰুত্ব দিওঁ, যাতে মানে আমাৰ শালীনতাটো আমি বজাই ৰাখোঁ সেইটোৰ ওপৰত। আৰু মিউজিক ভিডিঅ' কোৰিঅ'গ্ৰাফিটো কমপ্লিট বেলেগ, তাত আমি কেমেৰা চেমেৰা কথা বহুত ভাবিব লাগে, কষ্টিউমৰ কথা ভাবিব লাগে, গোটেই মানে সেয়া। আৰু নৃত্য কোৰিঅ'গ্ৰাফটো কৰোঁতে আল্টিমেটলি ক'বলৈ গ'লে এই তিনিওটা ক্ষেত্ৰতে, কোৰিঅ'গ্ৰাফটো কৰোঁতে মই এইটো বস্তুৰ ওপৰতে বেছি গুৰুত্ব দিওঁ, যাতে ভিউৱাৰ্ছসকলে সেই ভিডিঅ'টোৰ পৰা বা সেই নৃত্যটোৰ পৰা কিবা এটা শিকিব পাৰে, বা আমাৰ সমাজখনলৈ বা ভিউৱাৰ্ছসকললৈ মোৰ সেই ভিডিঅ'টোৰ পৰা কিবা এটা যাতে ভাল বাৰ্তা যাব পাৰে, সেইটোৰ ওপৰত গুৰুত্ব দিয়ে মানে এই তিনিটা চৰ্চত মই কোৰিঅ'গ্ৰাফিটো কৰোঁ।
1: হয়, আজিৰ যুগত সামাজিক মাধ্যমে নতুন যুৱ প্ৰজন্মৰ শিল্পীসকলক কিমান সুযোগ দিছে বুলি আপুনি ভাবে?
0: মই ভাবোঁ বহুত সুযোগ দিছে আজিৰ তাৰিখত। চাওক, এতিয়া মই আজি আহি পেলাই আপোনাৰ 2017 চনতে মই প্ৰথম ভিডিঅ' ইউটিউবত দিছোঁ, তেতিয়াৰ পৰা মই ষ্ট্ৰাগল কৰি আছোঁ। মোৰ কোনো গডফাদাৰ নাই যে ইণ্ডাষ্ট্ৰিত, মোৰ আমাৰ আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰিত মোৰ কোনো তেনেকুৱা চিনাকি নাই যে মোক কোনো পেহা পেহী খুৰা খুৰী মামা মামী মোৰ কোনো নাই যে মোক নি পেলাই কাম দিব। আজি 2017 চনৰ পৰা 2026 চলি আছে ন, 25ৰ পৰা মই কাম কৰিছোঁ, 25 চনলৈকে সেই ছ'চিয়েল মিডিয়াই মোক বহুতখিনি শিকালে, বহুতখিনি প্লেটফৰ্ম দিলে। মই কষ্ট কৰি তাৰ পাছত ভাল মানুহ, নাম ল'ব লাগিব অসীম গগৈ ছাৰ বা তেনেকুৱা বহুত ভাল মানুহৰ চকুত পৰিলে। ছ'চিয়েল মিডিয়াতে মোক ডিস্কভাৰ কৰিলে যে এজন ল'ৰা, এওঁ ভাল কোৰিঅ'গ্ৰাফাৰ হয় বা এওঁ ভাল কোৰিঅ'গ্ৰাফ কৰিব পাৰে। আৰু সেই ছ'চিয়েল মিডিয়াৰ থ্ৰ'দিয়ে মই আজি ধৰি লওক দুই এটা মিউজিক ভিডিঅ' কৰিছোঁ বা ইণ্ডাষ্ট্ৰিত দুই এজন ভাল মানুহৰ লগত কাম কৰিছোঁ, সেইখিনি সুবিধা পাইছোঁ। গতিকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো হৈছে এনেকুৱা এটা প্লেটফৰ্ম য'ত আপোনাৰ কোনো কাকো আপুনি তেলিয়াব নালাগে যে মোক কাম দিয়ক, যে মোক ভাল কাম মুভি এখন দিয়ক। ছ'চিয়েল মিডিয়াত আপুনি যদি ভাল কাম কৰে, যদি ভিউৱাৰ্ছে ভাল পায়, আপুনি নিশ্চয় কাম পাব সেইটো। গতিকে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ বা ছ'চিয়েল মিডিয়াৰ অৱদান বৰ্তমান নৱপ্ৰজন্মৰ লগত খুবেই বেছি।
1: হয়, এটা চুটি ভিডিঅ'ত মনোৰঞ্জনৰ লগতে সামাজিক সচেতনতাৰ কিমান গুৰুত্ব আছে সেই বিষয়ে অকণমান কওকচোন।
0: মই মহিলা সবলীকৰণৰ ওপৰত বেছি গুৰুত্ব দিওঁ দেই, মানে আমাৰ বৰ্তমান নিজৰ বিশেষকৈ আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত কিছুমান ঘটনা মই পিক আপ কৰোঁ, যাতে মই ভিডিঅ' হিচাপে প্ৰেৰণ কৰোঁ। মই লাষ্ট কৰিলোঁ এটা ধাৰৰ ওপৰত, ধাৰ একদম সাধাৰণ গাঁৱলীয়া সাধাৰণ মানুহ এজনৰ জীৱনৰ ওপৰত। ধৰি লওক আমি যধে মধ্যে ধাৰ কৰোঁ, ধাৰ কেতিয়া লাগে আমাৰ বেছিকৈ? যদি আমি যিখিনি টকা উপাৰ্জন কৰোঁ তাতকৈ যদি বেছি আমি খৰচ কৰোঁ বা তাতকৈ যদি আমি চখ কৰোঁ, তেতিয়া ধাৰ লাগিব, হয় নাই? গতিকে আমি আমাৰ উপাৰ্জন অনুযায়ী বা আমাৰ সামৰ্থ্য অনুযায়ী আমি খৰচ কৰিব লাগে বা বস্তুবিলাক ভাবিব লাগে, তেতিয়া ধাৰ এনেও নালাগে। তো তেনেকুৱা কিছুমান সামাজিক বাৰ্তা লৈয়ে মই ভিডিঅ'বোৰ প্ৰেৰণ কৰোঁ। আৰু মহিলাসকলৰ ওপৰত, বোৱাৰীসকলৰ ওপৰত, ছোৱালীসকলৰ ওপৰত, তেওঁলোকৰ সবলীকৰণ বা তেওঁলোকে আজি সমাজত কিমানখিনি বেয়া কমেণ্ট বা মানুহৰ অন্যায়ৰ সন্মুখীন হৈছে, সেইখিনিৰ ওপৰত গুৰুত্ব দি মোৰ কণ্টেণ্টবোৰ মই বনাওঁ।
1: হয়, আজিৰ যুৱ সমাজে চুটি ভিডিঅ' প্লেটফৰ্ম ব্যৱহাৰ কৰি নিজৰ প্ৰতিভা কেনেকৈ সুস্থভাৱে উপস্থাপন কৰিব পাৰে?
0: সেইটোৱে কৈছোঁ মই, মানে শালীনতা আৰু হয়, বহুত কণ্টেণ্ট ক্ৰিয়েটৰ এনেকুৱা আছে লাইকৰ কাৰণে, ভিউ কাৰণে বা কমেণ্টছৰ কাৰণে, তেওঁলোকে আমাৰ প্ৰত্যেকটো বস্তুৰ এটা সীমা থাকে, ভালৰো এটা সীমা থাকে, বেয়াৰো সীমা থাকে, হয় নাই? সেই সীমাটো অতিক্ৰম কৰিব নালাগে, কিছুমানে সেই সীমাটো অতিক্ৰম কৰি পেলাইছে, সেইটো কৰিব নালাগে। আমি ছ'চিয়েল মিডিয়াত ভিডিঅ' প্ৰেৰণ কৰোঁ বা ভিডিঅ' বনাওঁ, আমি সিমানখিনি পৰ্যায়লৈকে ভাবিব লাগে, যিখিনি পৰ্যায়লৈকে আমি একচেপ্ট কৰিব পাৰোঁ বা সমাজত বা এটা পৰিয়ালত সকলোৱে বহি পেলাই সেই ভিডিঅ'টো যাতে চাব পাৰে বা আমাৰ নৱপ্ৰজন্মই কিবা এটা শিকিব পাৰে, তাৰ ওপৰত গুৰুত্ব দিহে আমি ভিডিঅ'টো বনাব লাগে। আপুনি এটা শব্দ ক'লে সুস্থ, সেই সুস্থভাৱেটো সেইটোৱেই, মানে যাতে মানে আমাৰ যিখিনি সামাজিক দায়বদ্ধতা সেইখিনি যাতে অতিক্ৰম নকৰে, যাতে আমাৰ

0: সামাজিকভাৱে সকলোৱে চাব পাৰে বা নিজেও কিবা এটা শিকিব পাৰে বা বেলেগেও কিবা এটা শিকিব পাৰে, সেই তেনেকৈ সেইখিনি ভাবি পেলাই সুস্থভাৱে, সুস্থভাৱে খুব শুনি ধুনীয়া শব্দ এটা তুমি ব্যৱহাৰ কৰিছা, সুস্থভাৱে মানে কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিব পাৰে।
1: এগৰাকী সফল ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ হ'বলৈ কি কি গুণ থাকিব লাগে?
0: প্ৰথম গুণ, আমি ডিজিটেল ক্ৰিয়েটৰ মানে কি, কেমেৰা, কেমেৰাই কেমেৰা মাধ্যম, গতিকে আমি কেমেৰাক ভাল পাব লাগিব, কেমেৰা লাভাৰ হ'ব লাগিব। আমি দৰ্শকৰ লগত যোগাযোগটো কৰিবলৈ হ'লে আমি প্ৰথমে কেমেৰাটোৰ লগত যোগাযোগটো ৰাখিব লাগিব, আমাৰ আই কণ্টেক্টটো থাকিব লাগিব, সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। আৰু লগতে মানে মানুহখিনিয়ে যাতে প্ৰত্যেকটো বস্তু নিজৰ লগত যাতে ৰিলেট কৰিব পাৰে, এতিয়া মই ধাৰৰ কথাটো ক'লোঁ, আৰু আৰু এটা আৰু কিছুমান ভিডিঅ' মই বনাওঁ সীমা ঠেলাৰ ওপৰত, সীমাটো ঠেলে, সীমাৰ লগত কাজিয়া হয়, এটা গাঁৱলীয়া মানুহৰ বা সকলোৰে এটা ঘৰেলু খুব এটা কমন সমস্যা আৰু, হয় নাই, প্ৰত্যেকজনী সেইটো ৰিলেট কৰিব পাৰে আৰু তেনেকেই মানে বস্তুবোৰ আগবাঢ়ি যাব, মানুহে আঁকোৱালি ল'ব আৰু কণ্টেণ্ট ক্ৰিয়েটৰজনেও মানে আগুৱাই যাব পাৰিব। হয়
1: হয়, আজিৰ যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে সামাজিক মাধ্যম কেনেকৈ ইতিবাচক ধৰণে ব্যৱহাৰ কৰিব পাৰে?
0: সেই সস্তীয়া যিটো জনপ্ৰিয়তা সেইটো দৌৰত নগৈ বা বেছি লাইক পাম, বেছি ভিউ পাম সেইটোৰ আকাংক্ষা নলৈ মই ভিডিঅ'টো মোৰ সম্পূৰ্ণ মোৰ দিব 100% দিব লাগে, যাতে মই নাচোঁ বা মই ব্লগিং কৰোঁ বা মই কুকিং ভিডিঅ' বনাওঁ, যিখিনি কৰোঁ একদম ধুনীয়াকৈ শুদ্ধকৈ, কিন্তু শুদ্ধকৈ হ'ব লাগিব। কাৰণ আমাৰ ভিডিঅ' এতিয়া মই যদি এটা ডান্স টিউটৰিয়েল শিকাওঁ, মই নিজেই যদি কিবা এটা ভুলকৈ শিকাওঁ, তো ভিউৱাৰ্ছসকলেতো ভুলকৈ শিকিব, গতিকে সেই ইতিবাচকভাৱে হ'বলৈ হ'লে আমি তেনেকৈ কৰিব লাগিব, কামবিলাক শুদ্ধকৈ কৰিব লাগিব, মানে আমি বস্তুটো বেলেগক দেখুৱাৰ আগতে নিজে অধ্যয়ন কৰিব লাগিব, তাৰ প্ৰত্যেকটো কথা আমি জানিব লাগিব, তাৰ পাছত আমি তেনেকৈ কৰিলে হয়তো ইতিবাচকভাৱে আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি যাব পাৰিব।
1: আপোনাৰ নৃত্য বিদ্যালয়ত শিক্ষাৰ্থীসকলক কেনেধৰণৰ নৃত্যশৈলী প্ৰশিক্ষণ দিয়ে?
0: প্ৰথমতে মই দিওঁ শাস্ত্ৰীয় নৃত্য, মোৰ বিদ্যালয়ত অকল মই নহয় আৰু এজন প্ৰশিক্ষক আছে, অপূৰ্ব গোহাঁই, মোৰ খুব ভাল বন্ধু, সিও এজন কণ্টেণ্ট ক্ৰিয়েটৰ হয় বাৰু। আমাৰ বিদ্যালয়ত আমি নামটো হৈছে সৃষ্টি নৃত্য বিদ্যালয়, কামপুৰতে আছে বাৰু। আমি প্ৰথমে সেই গ্ৰামাৰখিনি, আমাৰ গ্ৰামাৰটো হৈছে ভাৰতনাট্যম, ভাৰতনাট্যমটো আমি শিকাওঁ, আৰু লগতে সৃষ্টিশীল নৃত্য, সৃষ্টিশীল নৃত্যত মানে আমি এটা বস্তু, এতিয়া আমি আৰু নাচবোৰৰ লগত অকল ভিডিঅ' বুলিয়েই নহয়, বোলে ভিডিঅ'বোৰতহে বোলে কিবা এটা সামাজিক সমস্যা লৈ আমি ভিডিঅ' বনাইছোঁ বা নাচ কৰিছোঁ সেইটো নহয়, যেতিয়া আমি ষ্টেজবোৰত পাৰফৰ্ম কৰাওঁ তেতিয়াও আমি কেতিয়াবা চাওঁ যে কিবা এটা সামাজিক সমস্যা লৈ আমি যাতে নাচটো কৰিব পাৰোঁ। এতিয়া অলপ আগতে সেইটো সামাজিক সমস্যা নহয় বাৰু, আমাৰ হিয়াৰ অমথু জুবিনদা, জুবিনদা আৰু গৰিমাবোৰ প্ৰেম কাহিনীৰ ওপৰত আমি এটা নৃত্য প্ৰস্তুত কৰিলোঁ, সেই তেনেকুৱা আৰু ছাত্ৰ ছাত্ৰীবোৰক মানে অকল নৃত্যতে সীমাবদ্ধ নাৰাখি সেই নৃত্যটোৰ মাধ্যমেৰে যাতে আমি সমাজলৈ কিবা এটা বাৰ্তা দিব পাৰোঁ, মঞ্চখনতো যাতে আমি কৈ আহিব পাৰোঁ, মহিলা সবলীকৰণেই হওক বা আমাৰ বেলেগ সামাজিক তেনেকুৱা জ্বলন্ত সমস্যা কিছুমান থাকে, যৌতুক প্ৰথা থাকে, গতিকে সেইবোৰো যাতে আমি এটা ভাল, তাৰ যাতে মানে ভাল মেছেজ আমি দি আহিব পাৰোঁ, তাৰ ওপৰত গুৰুত্ব দি ছাত্ৰ ছাত্ৰীসকলক নৃত্যৰ প্ৰশিক্ষণ দিওঁ।
1: নৃত্যই আমাৰ সমাজখনক ইতিবাচক দিশত কেনেদৰে আগুৱাই নিব পাৰে বুলি আপুনি ভাবে?
0: নৃত্য সাধনাত যেতিয়া আমি সোমাই পৰোঁ, মই কৈছোঁৱেই, আমি যেতিয়া নৃত্যৰ সাধনা বা গীতৰ সাধনাত আমি সোমাই পৰোঁ তেতিয়া আমাৰ নিজৰ ব্যক্তিত্বটোৱে সলনি হৈ যায়। যদি 10জন ল'ৰা বা 10জনী ছোৱালী, টোটেল এটা উদাহৰণ দিছোঁ, 10জন ল'ৰা 10জনী ছোৱালী, সিহঁতক যদি নৃত্যৰ সাধনা কৰিবলৈ দিয়া হয় বা গীতৰ সাধনা কৰিবলৈ দিয়া হয় সিহঁতৰ ব্যক্তিত্বটোৱে সলনি হৈ যাব, তাৰ ফলত সিহঁতে বেয়া কাম কৰিবলৈ 10 বাৰ ভাবিব, বেয়া কথা এটা ক'বলৈ 10 বাৰ ভাবিব, তো তেনেকৈ বেয়া দিশৰ বস্তুবিলাক যেতিয়া লাহে লাহে লাহে লাহে কমি কমি কমি কমি আহি থাকিব, আমাৰ সমাজখনো সুস্থ হৈ যাব, ধুনীয়া হৈ যাব। তো তাৰ 1 নম্বৰ শিপাটো কি আছিলে, নৃত্য বা সংগীতৰ সাধনা, গতিকে আমি তেনেকৈ সাধনা কৰি পেলাই আমি সমাজখন ভাল কৰিব পাৰোঁ।
1: ভৱিষ্যতে আপোনাৰ নিজৰ নৃত্য একাডেমী আৰু ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যনক লৈ কিবা নতুন পৰিকল্পনা আছে নেকি?
0: নৃত্যৰ ক্ষেত্ৰত নৃত্য একাডেমীখন প্ৰত্যেকজন নৃত্যগুৰুৱে বাৰু, আৰু অকণমান যাতে বহলকৈ আমি কৰিব পাৰোঁ, ব্ৰডাৰকৈ কৰিব পাৰোঁ, নৃত্যৰ ক্ষেত্ৰত মই তেনেকৈ ভাবি আছোঁ। আৰু মানে নৃত্যৰ বস্তুটো, মই যেতিয়া মিউজিক ভিডিঅ' কিছুমান কৰোঁ, মিউজিক ভিডিঅ' কৰোঁতে আমাৰ ডান্সাৰ্ছ লাগে, গতিকে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি বৰ্তমান এনেকৈ প্ৰিপেয়াৰ কৰি আছোঁ যে আমি যেতিয়া মিউজিক ভিডিঅ' কৰিম, মিউজিক ভিডিঅ'ত সিহঁতকে আমি ব্যৱহাৰ কৰিব পাৰোঁ ডান্সাৰ হিচাপে, আৰু অলৰেডি আমি কৰিছোঁৱেই, মানে এইটো ছিজনত প্ৰায় মই 8টামান গান কৰিলোঁ মিউজিক ভিডিঅ', আৰু তাতে প্ৰত্যেকটো ভিডিঅ'ত মোৰ ছাত্ৰ আমাৰ ছাত্ৰ ছাত্ৰীখিনিকে আমি ব্যৱহাৰ কৰিছোঁ। আৰু লগতে অভিনয়ৰ ক্ষেত্ৰত মোৰ খুব হেঁপাহ আছে, মানে মই আগতে টিভি চিৰিয়েল খুব চাইছিলোঁ, একতা কাপুৰৰ চিৰিয়েলছবোৰ চাইছিলোঁ। কিয় চাইছিলোঁ? কাৰণ মোৰ মানে এজন ডিৰেক্টৰ হোৱাৰ খুব মন, খুব হেঁপাহ মানে। তো অভিনয়ৰ সৰু সৰু ভিডিঅ'বিলাকৰ পৰা মানে হয়তো যিসকলে মোৰ অভিনয়ৰ ভিডিঅ'বোৰ চাই তেওঁলোকে চাগে লক্ষ্য কৰিছে যে মোৰ ভিডিঅ'বিলাকত সেই একতা কাপুৰৰ চিৰিয়েলবিলাকৰ যিটো যিবোৰ বস্তু তাৰ অলপ অলপ অলপ অলপ প্ৰভাৱ আছে। চ' মোৰ ভৱিষ্যতে মানে এখন চিৰিয়েল পঢ়িব খুব মন আছে, চিনেমাটো বা পিছৰ কথা, টিভিত যাতে মোৰ ডিৰেকশ্যনত এখন চিৰিয়েল হ'ব, মই অভিনয় কৰিম বা বেলেগে অভিনয় কৰিব। তো ভৱিষ্যত পৰিকল্পনা তেনেকুৱাই আৰু।
1: আৰু আপোনাৰ এই সপোন নিশ্চয় বাস্তৱায়িত হওক, আমি তাৰে আশা কৰিছোঁ। এবাৰ আমি জানিব বিচাৰিম, নতুনকৈ নৃত্য বা ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ ক্ষেত্ৰখনলৈ আহিব বিচৰা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আপুনি কি পৰামৰ্শ দিব?
0: যুৱক যুৱতীসকলে ডিজিটেল প্লেটফৰ্মত যিটো দিশতে আহিব বিচাৰিছে, কোনোবাই কুকিং ভিডিঅ' বনাই আহিব বিচাৰিছে, কোনোবাই ব্লগিং ভিডিঅ' বনাই আহিব বিচাৰিছে, কোনোবাই অভিনয়ৰ ভিডিঅ' বনাই আহিব বিচাৰিছে, কোনোবাই নৃত্যৰ ভিডিঅ' বনাই আহিব বিচাৰিছে, বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰি ডিজিটেল মিডিয়াত মানুহৰ মৰম বা সমাদৰ লাভ কৰিব যিসকলে বিচাৰিছে, তেওঁলোকক মই এটাই ক'ব বিচাৰিছোঁ, প্ৰথমে যিটো দিশত তেওঁলোকে আগবাঢ়িব বিচাৰিছে, ভিডিঅ' কৰিব বিচাৰিছে, সেইটোৰ তন্ন তন্নকৈ অধ্যয়ন কৰক, ভালকৈ শিকক, নিজে শিকক। নিজে শিকাৰ পাছত যেতিয়া তেওঁলোক পৰিপক্ক হ'ব তেতিয়া সেই ডিজিটেল মিডিয়াত আহিব লাগে, সেইটো মই বিচাৰোঁ।
1: হয়, আপোনাৰ ফলোৱাৰ্ছ আৰু শুভাকাংক্ষীসকলৰ বাবে আপুনি কিবা ক'ব বিচাৰিব নেকি?
0: মই মা দেউতা খুব কম বয়সতে হেৰুৱালোঁ। মোৰ মা, মই যেতিয়া মেট্ৰিক দি আছিলোঁ তেতিয়া গ'ল, তেখেতৰ মৃত্যু হৈছে, আৰু মোৰ দেউতা ঢুকাইছে যেতিয়া মই বি এছ চি কৰি আছোঁ। গতিকে মই মা দেউতা নোহোৱা এজন অনাথ ল'ৰা নিচিনা। মোৰ এতিয়া বৰ্তমান অভিভাৱক হৈছে মোৰ অডিয়েঞ্চখিনি, মোৰ দৰ্শকখিনি। তেওঁলোকে মৰম দিলে মই আগুৱাই যাব পাৰিম, তেওঁলোকে মোৰ সাহস, গতিকে মোক যেনেকৈ মৰম দি আছে সকলোৱে, সাহস হিচাপে মোৰ লগত থিয় দিছে মোৰ প্ৰত্যেকটো ভিডিঅ'ত, তেওঁলোকৰ মৰমৰ ফলত, তেওঁলোকৰ আশীৰ্বাদৰ ফলত, তেওঁলোকৰ সাহসৰ ফলত আজি মই হয়তো আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বহুত ভাল ভাল মানুহৰ লগত কাম কৰিবলৈ সুযোগ পাইছোঁ। গতিকে তেওঁলোকে যিখিনি আশীৰ্বাদ মোক দি আহিছে, যিখিনি মৰম দি আহিছে, সেইখিনি দি যাওক। আৰু মই এইটো নকওঁ যে সদায় মোক ভাল ভাল বুলি কৈ থাকক, লক্ষ্য তোমাৰ কাম ভাল পাওঁ, তোমাৰ নাচ ভাল পাওঁ, তোমাৰ অভিনয় ভাল পাওঁ, সদায় মোক তেনেকৈ কৈ থাকিব নালাগে। যদি মোৰ কিবা এটা ভুল হৈছে, যদি মই কিবা এটা ভুলকৈ পৰিৱেশন কৰিছোঁ, সেইটো যাতে মোক ধুনীয়াকৈ আঙুলিয়াই দিয়ে, সেইখিনিও আপোনালোকৰ দায়িত্ব, আপোনালোকৰ নিজৰ ল'ৰা হিচাপে। কাৰণ মই কৈছোঁৱে মোৰ অভিভাৱক, মোৰ দৰ্শকসকল, আৰু লগতে যিসকলে বেয়াকৈ কমেণ্ট কৰে তেওঁলোককো কৈছোঁ, তেওঁলোকে এনেকৈ আমি মানসিকভাৱে, মই বৰ্তমান মানসিকভাৱে সবল, বেয়া কমেণ্ট কৰি বা অযথা কমেণ্ট কৰি মোক ভাঙিব নোৱাৰে। কিন্তু হয়তো কিছুমান আছে মানসিকভাৱে তেখেতসকল তেনেকৈ সবল নহয়, ল'ব নোৱাৰে। গতিকে বেয়া কমেণ্ট কৰাৰ আগতেও অকণমান মানৱীয়তাটো ৰাখি পেলাই কমেণ্ট কৰিলে ভাল হয়।
1: আৰু আজিৰ এই অনুষ্ঠানটো যিহেতু আমাৰ যুৱক যুৱতীসকলৰ উদ্দেশ্যেৰে প্ৰচাৰ কৰা হয়,
0: হয়
1: সেইকাৰণে শেষত আমাৰ আজিৰ অনুষ্ঠান শুনি থকা যুৱ শ্ৰোতাসকলৰ কাৰণে আপুনি কিবা অনুপ্ৰেৰণামূলক বাৰ্তা দিব বিচাৰিব নেকি?
0: নিজৰ ওপৰত বিশ্বাস কৰি যোৱা, আৰু হয় সময়ৰ লগে লগে আমি আগবাঢ়িব লাগে, আধুনিকতা আমি আঁকোৱালি ল'ব লাগে, কিন্তু সেই আধুনিকতা লওঁতেই বা আমি সময়ৰ লগত আগুৱাই যাওঁতেই আমাৰ যিডাল ঘাই শিপা সেইডাল আমি কেতিয়াও পাহৰিব নালাগে। প্ৰথম কথা আমাৰ মা দেউতা, আমাৰ ঘৰখন, যি শিকাইছে ভালকৈ সেই শিকনিখিনি আমি ল'ব লাগে। আৰু সদায় সদায় যি ক্ষেত্ৰতে কাম নকৰক, পঢ়া শুনা বা যি ক্ষেত্ৰতে কাম নকৰক, আমি যাতে আমাৰ সমাজখনৰ কাৰণে ভাল কিবা এটা কৰিব পাৰোঁ বা সমাজখনক ভাল কিবা এটা বাৰ্তা দিব পাৰোঁ, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু প্ৰথমে এজন ভাল মানুহ হ'বলৈ শিকিব লাগে, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা। গতিকে সেই গুণখিনিৰ অধিকাৰী হ'লে আমি বৰ্তমান আমি যিটো ক্ষেত্ৰত আগবাঢ়ি যাব বিচাৰিছোঁ নিশ্চয় আগবাঢ়ি যাব পাৰিম।
1: নিশ্চয় আপোনাৰ এই পৰামৰ্শখিনিয়ে আমাৰ যুৱ শ্ৰোতাসকলক যথেষ্ট অনুপ্ৰাণিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনাৰ নৃত্য চৰ্চা, কোৰিঅ'গ্ৰাফী আৰু সৃষ্টিশীল কণ্টেণ্ট ক্ৰিয়েশ্যনৰ জৰিয়তে যিধৰণে নতুন যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে সেয়া অতিকৈ প্ৰশংসনীয়। গতিকে আশা কৰিছোঁ আগলৈও আপোনাৰ নিজৰ কৰ্মৰ জৰিয়তে সমাজলৈ ইতিবাচক বাৰ্তা আগবঢ়াই যাব আৰু আপোনাৰ এই যাত্ৰা সফলতাৰে আগবাঢ়ি যাওক আৰু আপোনাৰ এই প্ৰতিভাই অগণন যুৱ হৃদয়ত আত্মবিশ্বাসৰ পোহৰ বিলাওক, এয়াই আশা ৰাখিছোঁ আমি। আজিৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে প্ৰচাৰিত যুৱ তৰংগৰ যুৱ প্ৰতিভা শীৰ্ষক অনুষ্ঠানটিত উপস্থিত থাকি আপোনাৰ মূল্যৱান সময় আমাৰ লগত ভাগ বতৰা কৰাৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফালৰ পৰা আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
0: ধন্যবাদ আৰু আকাশবাণী নগাঁও সমূহ কৰ্তৃপক্ষক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এনেকৈ আমাৰ নৱপ্ৰজন্ম আগুৱাই নিয়ক, ভাল ভাল কাম কৰি যাওক, তাকেই কামনা কৰিছোঁ। থেংক ইউ
1: যুৱবন্ধু। সময়ে যিহেতু আমাক ইংগিত দিছে আমি অনুষ্ঠান সামৰিব লাগিব, গতিকে নতুন দিনত নতুন এটি বিষয়লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই চুমিয়ে বিদায় লৈছোঁ। সকলো ভালে থাকক আৰু শুনি থাকক আকাশবাণী নগাঁও। নমস্কাৰ।

যুৱ তৰংগ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ অতিথি আছিল নৃত্যশিল্পী লক্ষ্যজ্যোতি দাস। অনুষ্ঠানটিত সাক্ষাৎ গ্ৰহণ কৰিলে চুমি ডেকাই। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।

এই আকাশবাণী নগাঁও খন্তেক পিছতে অৰ্থাৎ 5 বজাৰ পৰা আকাশবাণী দিল্লী কেন্দ্ৰই প্ৰচাৰ কৰা হিন্দীত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: अंतराल के बाद आप सभी का फिर से स्वागत है। अब बदल चुकी हूं मैं, भुला के तुमको आगे बढ़ चुकी हूं मैं। और प्रेम ही तो सब कुछ नहीं है, हम ये न तो मांस है न ही कोई पे, न नींद न तूफानी बारिश से बचने के लिए छत।
1: আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ, নিশা 12:02 অম্বুবাচীৰ নিবৃত্তি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি জলবায়ু পৰিৱৰ্তন শিক্ষা শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰাপগলা দিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰি লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
2: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাকলন, এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এই বছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে। কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল, জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ, গতিকে আমি নদীৰ যি গতিপথ আছে সেই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
1: ডাক্টৰ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবেক্ষিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ 500 টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টকেন দিয়া হ'ব। কার্বি আংলং স্বায়ত্তশাসিত পরিষদের অধ্যক্ষ রাজু টিসোর অধ্যক্ষতাত আজি ডিফুর সেশন হলত পরিষদের অধিবেশন অনুষ্ঠিত হয়। অধিবেশনের আরম্ভণিতে কার্বি আংলং স্বায়ত্তশাসিত পরিষদের প্রাক্তন মুখ্য কার্যবাহী সদস্য তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বীরেন সিং ইংটির প্রতি শ্রদ্ধা নিবেদন করার লগতে এক মিনিট সময় মৌন প্রার্থনা করা হয়। ইয়ার পাছত মুখ্য কার্যবাহী সদস্য তুলিরাম রংহাঙে সদনত কেবাখনো গুরুত্বপূর্ণ প্রশাসনিক সংস্কার বিধেয়ক উত্থাপন করে। কেগর প্রতিবেদন সদনত আলোচনার উত্থাপন করে। শ্রীরংহাঙে অধ্যক্ষ উপাধ্যক্ষ মুখ্য কার্যবাহী সদস্য আর অন্যান্য সদস্যসকলের প্রস্তাবিত মাহিলি ভাট্টা বৃদ্ধির বিষয়টি সদনত উত্থাপন করে। ইয়ার পূর্বে ত্রয়োদশ কার্বি আংলং স্বায়ত্তশাসিত পরিষদলৈ সরকারে মনোনীত করা প্রাক্তন বিধায়ক দরসিং রংহাঙক রাজ্যপালের প্রতিনিধি হিসাবে জেলা আয়ুক্ত আরণ্যক শইকে শপথ বাক্য পাঠ করায়। শেহতীয়াকৈ সরকারের কার্যবাহী সদস্য হিসাবে নিযুক্তি লাভ করা কাদম টেরাং পি আর হেডসিং রংফারেও আজি আনুষ্ঠানিকভাবে কার্যভার গ্রহণ করে। দুয়োগৰাকী নতুন সদস্যক লৈ বর্তমানের মুখ্য কার্যবাহী সদস্য তুলিরাম রংহাঙর কার্যবাহী সমিতিত সদস্যর সংখ্যা 16লৈ বৃদ্ধি পাইছে। নবনিযুক্ত কার্যবাহী সদস্যসকলক দুই এদিনতে বিভাগীয় দায়িত্ব অর্পণ করা হব বলে শ্রীরংহাঙে জানিবলৈ দিয়ে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকৰিতাৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চল বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ প্ৰায় 250গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত এই কাৰ্যসূচী শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আৰু আন্তঃবিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব। কেন্দ্র আর রাজ্য সরকার সকলো বিভাগক সমন্বয় রক্ষা করে আঁচনিসমূহর কাম রূপায়ণ করবলৈ বরপেটার সাংসদ ফণীভূষণ চৌধুরী আহ্বান জানাইছে। জেলা আয়ুক্তর কার্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বরপেটা জেলার উন্নয়ন সমন্বয় আর নিরীক্ষণ সমিতির এখন বৈঠকত অংশগ্রহণ করে এইদরে কয়। এই বৈঠকত বরপেটা জেলাত রূপায়ণ হয়ে থাকা কেন্দ্রীয় সরকার আর রাজ্য সরকারের বিভিন্ন উন্নয়নমূলক কাম কাজের অগ্রগতির পর্যালোচনাও করা হয়। আঁচনিসমূহর জড়িত বিভাগসমূহর জেলা মুরব্বী আর প্রতিনিধি তথা বিষয়াসকলে নিজ নিজ কামৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। প্ৰতিটো কাম সম্পূৰ্ণ কৰাৰ সময়সীমা, পুঁজি আবণ্টন, পুঁজি ব্যয়, কাম সম্পূৰ্ণ কৰাত সৃষ্টি হোৱা অসুবিধা আদিৰ বিষয়ে সাংসদগৰাকীয়ে বুজ লয়। এই ক্ষেত্ৰত জিলাখনৰ বিধায়কসকলৰো মন্তব্য গ্ৰহণ কৰা হয়। আঁচনি ৰূপায়ণ প্ৰক্ৰিয়া সহজ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক সমন্বয় আৰু সহযোগিতাৰে আগবাঢ়ি যাবলৈ সাংসদ চৌধুৰী আহ্বান জনায়। এনে সমন্বয়ৰ ফলাফল সন্দৰ্ভত পৰৱৰ্তী সময়ত পৰ্যালোচনা কৰা হ'ব বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। বঙাইগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে বঙাইগাঁৱৰ চক্ৰ বিষয়াই সাধাৰণ ৰাইজক প্ৰবঞ্চকৰ বিৰুদ্ধে সতৰ্ক হবলৈ জাননী জাৰি কৰিছে। জিলাখনত এটা প্ৰবঞ্চক চক্ৰই ভূমি সংক্ৰান্তীয় কাম কাজ সোনকালে আৰু সহজতে কৰি দিয়াৰ নামত সাধাৰণ ৰাইজৰ পৰা ফোনযোগে ধন লোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে চক্ৰ বিষয়াই এই জাননী জাৰি কৰে। প্ৰবঞ্চক চক্ৰটোৰ সদস্যই ভুৱা নাম ব্যৱহাৰ কৰি নিৰীহ জনসাধাৰণক ফোনযোগে তেওঁলোকৰ ভূমিৰ নাম জাৰি কৰা, ভূমিৰ পট্টা আৰু আপত্তিবিহীন প্ৰমাণ পত্ৰ উলিওৱাৰ নামত ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছত জিলা প্রশাসনে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ তৎপৰ হৈ পৰে। বঙাইগাঁও ৰাজহচক্ৰ বিষয়াই এই সন্দৰ্ভত স্পষ্ট কৰি কয় যে ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা কোনো লোককে এনেদৰে ফোন কৰা নহয়। যদি এনেধৰণৰ ফোন কোনোৱে লাভ কৰে তেন্তে পলম নকৰি আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও অঞ্চলৰ পৰা দুটি শিশু শ্ৰমিক উদ্ধাৰ কৰা হৈছে। কোকৰাঝাৰ জিলা কাৰ্যবাহিনীয়ে চলোৱা অভিযানত এই শিশু শ্ৰমিক দুটি উদ্ধাৰ কৰা হয়। কাছাৰ জিলাৰ কালাইন থানাৰ অন্তৰ্গত দিগৰখাল অঞ্চলত আৰক্ষীয়ে আজি অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জব্দ কৰা মাদক দ্ৰব্যখিনি বজাৰ মূল্য প্ৰায় 90 লাখ টকা বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও জিলাৰ ৰংলু গাঁও নিবাসী হাছান আলী আৰু ভকত গাঁৱৰ ছিদ্দিকুল ইছলামক আটক কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। শ্ৰীভূমি আৰক্ষীয়েও মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই 2 কোটি টকাৰো অধিক মূল্যৰ 11,695টা নিচাযুক্ত সামগ্ৰী থকা বটল জব্দ কৰে। আৰক্ষীয়ে লগতে এই সংক্ৰান্তত 3জন লোকক আটক কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। অম্বুবাসীৰ আজি চতুৰ্থ দিনাও কামাখ্যাধামত দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। নিশা 12:13 অম্বুবাসীৰ নিবৃত্তি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত দ্বীপহুত পৰিষদৰ অধিৱেশন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি জলবায়ুৰ পৰিৱৰ্তন শিক্ষা শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।

এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়োৱা হৈছে যুৱ ৰাগিনী।

প্ৰিয় যুৱ বন্ধু, আপোনালোকে শুনি আছে 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও। আৰু আজিৰ যুৱৰাগিনী অনুষ্ঠানলৈ স্বাগতম জনাই ষ্টুডিঅ'ত এয়া মই জুপিতৰা বৰা। যুৱ বন্ধু, আজিৰ অনুষ্ঠানত আমি কথা পাতিম বর্ষা ঋতুৰ মাদকতাৰ বিষয়ে আৰু লগতে শুনিম কেইবাটাও ভাষাৰ গীত। গ্ৰীষ্মৰ তীব্ৰ উত্তাপৰ অন্তত যেতিয়া আকাশত ক'লা ডাৱৰে ভিৰ কৰে, যেতিয়া মৃদু বতাহে মাটিৰ সুগন্ধ কঢ়িয়াই আনে, তেতিয়াই আগমন ঘটে বৰ্ষা ঋতুৰ। বৰষুণ কেৱল পানীৰ ধাৰা নহয়, ই প্ৰকৃতিৰ আন এক জীৱন্ত ৰূপ। বৰষাৰ আগমনে শুকান মাটি জীপাল কৰি তোলে, নদ নদী ভৰাই তোলে আৰু কৃষকৰ মুখত হাঁহি বিৰিঙায়। যুৱ বন্ধু, ভিন্ন ভাষাৰ সুৰৰ সমাহাৰেৰে সজাই অনা আজিৰ অনুষ্ঠানত প্ৰথমেই শুনোৱা হওক এটি অসমীয়া গীত। ৰাজেন গোহাঁয়ে কণ্ঠদান কৰা এই গীতটিৰ কথা হেমন্ত দত্তৰ আৰু গীতটিত সুৰ দিছে ছৈয়দ সাদুল্লাই।

যুৱ বন্ধু, বৰ্ষা ঋতু মানে যেন কেৱল এটা ঋতু নহয়, ই এক সজীৱ অনুভূতি। গৰমে দহি থকা ধৰিত্ৰীৰ বুকুলৈ বৰ্ষাই কঢ়িয়াই আনে শান্তি আৰু নতুন জীৱনৰ বতৰা। আকাশত ক'লা মেঘৰ ঘনঘটা, বিজুলীৰ চমকনি আৰু ধৰাত টোপ টোপকৈ সৰি পৰা বৰষুণৰ টোপালবোৰে প্ৰতিজন মানুহৰে মনৰ কোনোবা এটা কোণ জোকাৰি থৈ যায়। যুৱ বন্ধু, এইখিনিতে শুনি লওঁ আহকচোন এটি ইংৰাজী গীত।

বৰষাৰ দিনবোৰৰ সৌন্দৰ্য একেবাৰে অনন্য। আকাশত ডাৱৰৰ খেলা, গছ গছনিত সেউজীয়া ৰং, পথাৰৰ মাজেৰে বৈ যোৱা পানীৰ সোঁত সকলো মিলি সৃষ্টি কৰে এক মনোমোহা পৰিৱেশ। অসম এখন কৃষি প্ৰধান ৰাজ্য। কৃষকৰ বাবে বৰ্ষা ঋতু অতি গুৰুত্বপূৰ্ণ। ধান খেতিৰ বাবে প্ৰয়োজনীয় পানী বৰষুণৰ পৰাই লাভ কৰা হয়। সময়মতে হোৱা বৰষুণে শস্য উৎপাদন বৃদ্ধি কৰে আৰু কৃষকৰ জীৱন সমৃদ্ধ কৰে। বৰষুণৰ পানীয়ে নদী, বিল, পুখুৰী আদিও পূৰ্ণ কৰে, যাৰ ফলত মীন পালন আৰু অন্যান্য কৃষিভিত্তিক কাৰ্যকলাপত সহায় হয়। যুৱবন্ধু, এইখিনিতে শুনিলোঁ আহক হিন্দী বোলছবিৰ এটি গীত।

যুৱ বন্ধু, আহকচোন জানো বৰষুণৰ লগত জড়িত কিছুমান মনোমোহা উৎসৱৰ বিষয়ে। ভাৰতৰ উৰিষ্যাত পালন কৰা হয় ৰাজা পৰ্বা। এই উৎসৱে বৰ্ষাৰ আগমন আৰু মাটিৰ উৰ্বৰতাক উদযাপন কৰে। তিনিদিনীয়া এই উৎসৱত মহিলাসকলে দোলনাত দোলে, নৃত্য গীত পৰিৱেশন কৰে আৰু বিভিন্ন পৰম্পৰাগত খাদ্য উপভোগ কৰে। নেপালৰ কথা যদি আমি কওঁ, নেপালৰ মহিলাসকলৰ মাজত অতি জনপ্ৰিয় উৎসৱ হৈছে তীজ। শাওন মাহত পালন কৰা এই উৎসৱত মহিলাসকলে ৰঙীন সাজ পোছাক পিন্ধি গীত গায়, নৃত্য কৰে আৰু সুখ শান্তিৰ কামনা কৰে। দক্ষিণ ভাৰতৰ সুন্দৰ ৰাজ্য কেৰালাত পালন কৰা হয় ওনাম। বৰ্ষাকালৰ শেষত শস্যৰ সমৃদ্ধিৰ আনন্দত উদযাপন কৰা এই উৎসৱত নাও দৌৰ, পুষ্পসজ্জা আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ভাৰতৰ দৰেই পৃথিৱীৰ আন আন ঠাইতো বৰষুণৰ লগত জড়িত উৎসৱসমূহ পালন কৰা হয়। থাইলেণ্ডত অনুষ্ঠিত হয় বানবেং ফাই। এই উৎসৱত আকাশলৈ ৰকেট উৎক্ষেপণ কৰি বৰষুণৰ কামনা কৰা হয়। স্থানীয় লোকবিশ্বাস অনুসৰি ইয়াৰ দ্বাৰা বৰুণ দেৱতাক সন্তুষ্ট কৰা হয়। আনহাতে জাপানত বৰ্ষাকালত পালন কৰা হয় তানাবাটা। মানুহে নিজৰ আশা আকাংক্ষা কাগজত লিখি বাঁহ গছত ওলোমাই ৰাখে আৰু শুভ ভৱিষ্যতৰ কামনা কৰে। প্ৰিয় যুৱ বন্ধু, এই উৎসৱবোৰে আমাক এটা কথাই শিকায়, বৰষুণ কেৱল পানী নহয়, ই আশা, সমৃদ্ধি, কৃষি, সংস্কৃতি আৰু মানুহৰ জীৱনৰ সৈতে গভীৰভাৱে জড়িত এক আৱেগ। যুৱ বন্ধু, আহকচোন এইখিনিতে শুনি লওঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি মন পৰসা গীত।

যুৱ বন্ধু, আশা কৰোঁ আজিৰ আমাৰ এই অনুষ্ঠানটি শুনি আপোনালোকে ভাল পালে। সময় যিহেতু ইংগিত দিছে, গতিকে আমাৰ আজিৰ এই অনুষ্ঠান সামৰিবৰ হ'ল। সকলোকে পুনৰবাৰ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ এই যুৱৰাগিনী অনুষ্ঠানটিৰ পৰা মই জুপিতৰাই ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।

যুবরাগিনী অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত, এয়া আকাশবাণী নগাঁও।

কাইলৈ পুৱা 10 বজাত কামপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰা আৰু নগাঁও বিহুৰীগাঁৱৰ ধেনুচুচা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বগীৰাম বৰাৰ সৈতে হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব কাইলৈ পুৱা 10 বজাত।

এই আকাশবাণী নগাঁও। এতিয়া শুনক ডিম্বেশ্বৰ নেওগৰ গীতৰ কথাৰে এটি বৃন্দগীত।

ডিম্বেশ্বৰ নেওগৰ গীতৰ কথাৰে বৃন্দগীতটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই তন্নিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই মাজুলীৰ বিভিন্ন অঞ্চলৰ গৰাখহনীয়া পৰিস্থিতি নিৰীক্ষণ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল, আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহ চক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালু কিষাণ ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী

0: যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জীয়াঢল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাককলন, এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এই বছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে, কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ। গতিকে আমি নদীৰ যি গতিপথ আছে, এই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
0: ডাঃ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁই আজি জিলাখনৰ মলয়া চাপৰি আৰু কুলি চাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্তত মানুহ সুৰক্ষিত হ'ব, অন্তত তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই আহিলোঁ। নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। তো আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা, আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যাৰ সমাধান হ'লে অন্তত মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁই ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে তুনিসুটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ খহনীয়াৰ পৰা ভকত চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চল আৰু বৰাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপিল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চলকেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতে ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা আপিল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন সিং ইংটিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদন সদনত আলোচনাৰ বাবে উত্থাপন কৰে। শ্ৰীৰংহাঙে অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শপত বাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম তেৰাংপি আৰু হেডসিং ৰংফাৰেও আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা ষোল্ললৈ বৃদ্ধি পাইছে। নৱনিযুক্ত কাৰ্যবাহী সদস্যসকলক দুই এদিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পাছত ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবসিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তৰ সুবিধাৰ্থে কাইলৈ আৰু পৰহিলৈ 500 এটকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টোকেন দিয়া হ'ব। ৰাজ্য চৰকাৰৰ শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত এখন গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰে। ধেমাজিৰ বিশিষ্ট লেখক তথা কেকৰী পানীতোলা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শৈল্য বুঢ়াগোহাঁইৰ যি শিক্ষাই নগঢ়ে হৃদয় গ্ৰন্থখন উন্মোচন কৰা হয়। শিক্ষাৰ্থীসকলৰ মানৱীয় গুণাৱলীৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই গ্ৰন্থখনে পাঠক সমাজক উপকৃত আৰু অনুপ্ৰাণিত কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে উল্লেখ কৰে। তেজপুৰৰ বাটামাৰী কনভেনশ্যন চেণ্টাৰত আজি শোণিতপুৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু নিৰীক্ষণ সমিতিৰ এখন সভা অনুষ্ঠিত হয়। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই সভা ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। এই সভাত সাংসদ শ্ৰীদত্তই জিলাখনৰ উন্নয়নমূলক আঁচনিসমূহ সঠিক সময়ত ৰূপায়ণ কৰা আৰু বিভিন্ন বিভাগৰ মাজত কাৰ্যকৰী সমন্বয় বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে। নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰচলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মনীষা উপাধ্যায়, জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ বিষয়া আদিকে ধৰি ভালেসংখ্যক লোক এই সভাত উপস্থিত থাকে। সভাখনত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান লোৱা হয়। বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য, গড়কাপ্তানি, শিক্ষা, কৃষি, গৃহ নিৰ্মাণ, নগৰ উন্নয়ন আদি বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। ৰাজ্যৰ 7 জিলাৰ 102 গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই মাজুলীৰ বিভিন্ন অঞ্চলৰ গৰাখহনীয়া পৰিস্থিতি নিৰীক্ষণ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ 5 সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল। আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে সংমিশ্ৰিত মীন পালন। এই সম্পৰ্কে হোৱা এটি আলোচনা আলোচনাটিত ভাগ লৈছে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱীয়ে। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱীক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনাৰ লগত আমি আলোচনা কৰিবলৈ লোৱা বিষয়টি হৈছে সংমিশ্ৰিত মীন পালন। এই সম্পৰ্কে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ সংমিশ্ৰিত মীন পালন বুলি ক'লে আমি কি বুজি পাওঁ?
1: হয়, ধন্যবাদ। আৰু মই এই মাধ্যমৰ যোগেদি মই সমূহ শ্ৰোতালৈ আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই নমস্কাৰ জনাইছোঁ। সংমিশ্ৰিত মীন পালন হৈছে আপোনাৰ এটা পুখুৰীতে যেতিয়া বহু প্ৰজাতিৰ মাছ বিভিন্ন খাদ্যাভাস আৰু আৱাসস্থানৰ ভিন্নতা অনুসৰি একেলগে পালন কৰা হয় তাকে সংমিশ্ৰিত মীন পালন বুলি কোৱা হয়। এই সংমিশ্ৰিত মীন পালনত সাধাৰণতে কি হয়, এটা পুখুৰীৰ পানী তৰপৰ পৰা তলিভাগলৈ তিনিটা স্তৰত পোৱা যায়, ঊৰ্ধস্তৰ, মধ্যস্তৰ আৰু নিম্নস্তৰ। আৰু প্ৰতিটো স্তৰতে পোৱা প্ৰাকৃতিক খাদ্যসমূহ বেলেগ বেলেগ ধৰণৰ হয়। গতিকে এই পদ্ধতিত মাছ পালন কৰিলে বিভিন্ন প্ৰজাতিৰ মাছে নিজৰ খাদ্যাভাসৰ অনুসৰি বিভিন্ন স্তৰত বাস কৰি প্ৰাকৃতিক খাদ্যৰ যথাসম্ভৱ ব্যৱহাৰ কৰি অধিক উৎপাদন বৃদ্ধি হোৱাত সহায় কৰে। এই সংমিশ্ৰিত মীন পালন বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে ক'বলৈ গ'লে চিলভাৰ কাৰ্প মাছে সদায় পানীৰ ঊৰ্ধস্তৰত থাকে আৰু ই উদ্ভিদ প্লাৱক ভক্ষণ কৰে। লগতে বাহু মাছো কিন্তু পানীৰ ঊৰ্ধস্তৰতে পোৱা যায়, কিন্তু বাহু মাছৰ খাদ্যভাগটো বেলেগ হয়। ই প্ৰাণী প্লাৱক খাদ্যবিধ খাই পেলাই জীয়াই থাকে। ঠিক তেনেধৰণে ৰৌ মাছটো সদায় পানীৰ মধ্যস্তৰত পোৱা যায় আৰু ৰৌ মাছে প্ৰাণী প্লাৱকৰ লগতে ক্ষুদ্ৰ পচা উদ্ভিদৰ টুকুৰা, শেলাই আদি খাই পেলাই জীয়াই থাকে। আৰু গ্ৰাছ কাৰ্প মাছে সদায় পানীৰ ঊৰ্ধ আৰু মধ্য দুয়োটা স্তৰতে পোৱা যায়। বিশেষকৈ ই তৃণভোজী হয় আৰু পানীত থকা অপতৃণ যেনে পুনি, মেটেকা লগতে পুখুৰীৰ পাৰত থকা পাৰৰ পৰা গজি পেলাই পুখুৰীলৈ আগবাঢ়ি অহা প্ৰান্তিক উদ্ভিদবিধ খাই পেলাই জীয়াই থাকে। ঠিক তেনেধৰণে কমন কাৰ্প আৰু মিৰিকা মাছ কিন্তু পানীৰ তলিৰ স্তৰত থাকে আৰু ইহঁতৰ খাদ্যাভাসটো হৈছে আপোনাৰ পুখুৰীৰ তলত জমা হোৱা গেলা পচা জীৱ জন্তুৰ লগতে গেলা পচা উদ্ভিদৰ টুকুৰা লগতে জীৱ জন্তুৰ মলমূত্ৰ। গতিকে সকলোৰে যিহেতু খাদ্যাভাস বেলেগ বেলেগ হয়, গতিকে এই পদ্ধতিৰে কৰা মীন পালনত কোনোবিধ মাছৰ লগতে কোনোবিধ মাছৰ খাদ্যৰ বাবে তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি নহয়, অৰ্থাৎ প্ৰতিযোগিতা নহয়। আৰু অৱশ্যে এটা মাছে আনবিধ মাছক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায়হে কৰে। এতিয়া আহোঁ সংমিশ্ৰিত মীন পালনৰ বাবে যেতিয়া আমি মাছৰ প্ৰজাতি নিৰ্ধাৰণ কৰোঁ, নিৰ্বাচন কৰোঁ, তেতিয়া কেনেধৰণৰ আমি কিছু কথা মনত ৰাখিব লাগে। তাৰে প্ৰথম কথাটি হ'ল যে এই যিবিধ মাছ ছিলেক্ট কৰোঁ সেই মাছৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হ'ব লাগে আৰু মাছবিধে পৰিপূৰক খাদ্য গ্ৰহণ কৰাৰ পিছত অধিক হাৰত দেহ প্ৰটিনলৈ ৰূপান্তৰ কৰিব পাৰিব লাগে। তৃতীয়তে সহজতে বেমাৰে আক্ৰান্ত নোহোৱাৰ উপৰিও পানীৰ ভৌত ৰাসায়নিক গুণাগুণৰ সালসলনি সহ্য কৰিব পৰা হ'ব লাগে। চতুৰ্থতে অধিক ঘনত্বত পালন কৰিব পৰা হ'ব লাগে। পঞ্চমত মাছবিধৰ স্থানীয় চাহিদাৰ লগতে উচ্চ বজাৰ মূল্য সম্পন্ন হ'ব লাগে। আৰু ষষ্ঠতে পোনাবিধ উপযুক্ত সময়ত পাব পৰা হ'ব লাগে। গতিকে সংমিশ্ৰিত মীন পালনত আমি তিনি প্ৰজাতিৰ মাছৰ সংমিশ্ৰণ কৰিব পাৰোঁ, চাৰি প্ৰজাতিৰো কৰিব পাৰোঁ, লগতে ছয় প্ৰজাতিৰ কৰিব পাৰোঁ। তিনি প্ৰজাতিৰ ক্ষেত্ৰত আমাৰ যিখিনি ইণ্ডিয়ান মেজৰ কাৰ্প আছে যেনে ৰৌ, বাহু, মিৰিকা, এই তিনিবিধৰ সংমিশ্ৰণ কৰিব পৰা যায়। বাহু মাছৰ 40% ল'লে ৰৌ মাছ আৰু মিৰিকা মাছ 30% আমি পুখুৰীত এৰিব পাৰোঁ। লগতে ছয় প্ৰজাতিৰ মাছৰ ক্ষেত্ৰত আমি ইণ্ডিয়ান মেজৰ কাৰ্প কেটাৰ লগতে আমি ইণ্ডিয়ান মাইনৰ কাৰ্প, চিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প আৰু কমন কাৰ্পো পুখুৰীত এৰাৰ ব্যৱস্থা কৰিব পাৰোঁ। সংমিশ্ৰিত মীন পালনৰ বাবে পোনপ্ৰথমতে মন কৰিবলগীয়া বিষয়টি হৈছে যে পোনাৰ গুণগত মানদণ্ডৰ হ'ব লাগিব। গুণগত মানদণ্ড অৰ্থাৎ
2: যদি নহয়, গুণগত মানদণ্ড নহয় তেনেহ'লে ভাল নহ'ব খেতিডৰা।
1: হয় নিশ্চয়। আৰু গুণগত মানদণ্ডৰ পুনৰবিধ কেনেধৰণে
2: আমি খেতি পথাৰত আমি প্ৰথমতে বীজৰ ওপৰত গুৰুত্ব দিব লাগে।
1: হয় হয়, ঠিক তেনেধৰণে মাছৰ গুণগত মানদণ্ডৰ পুনা হ'লেহে আমি উৎপাদন ভাবামতে পাব পাৰোঁ। যদি আমি পুনা বেছিকৈ মজুত কৰোঁ কিন্তু পুনৰ যদি গুণগত মানদণ্ডৰ নহয় তেতিয়াহ'লে আমি সেইমতে আমি ভাবামতে তাৰ উৎপাদন নাপাওঁ।
2: ক্ষতি হ'ব পাৰে
1: নিশ্চয়কে। গতিকে পোনা সদায় গাত পাক গাত মানে তেওঁলোকৰ দাগ দোষ থাকিব নালাগে আৰু পোনাৰখিনি পাখি বা পাখিসমূহত ভগা চিগা হ'ব নালাগে, তেনেধৰণৰ পোনা আমি ল'ব লাগে। পোনাৰ গুণগত মানদণ্ড হোৱাৰ লগতে সংমিশ্ৰণ

0: উচিত মীন পালনৰ বাবে মাটিখিনিও গুণগত হ'ব লাগিব। যেনে মাটিখিনি যদি গুণগত মানদণ্ডৰ নহয় তেতিয়া পানীৰ ধাৰণ ক্ষমতা, ইয়াৰ উৎপাদকতা আৰু ভৌত ৰাসায়নিক গুণবোৰ সঠিকমতে নাথাকে। গতিকে মাটিখিনি সদায় লুমি বা বোকালুমি হোৱাটো উচিত, য'ত পঞ্চকণা বালি আৰু মাটিৰ পঞ্চকণা বালি আৰু লগতে বোকাৰ এটা সংমিশ্ৰণ থাকে, কিয়নো বালিয়া মাটিৰ পানী ধাৰণ ক্ষমতাটো একেবাৰে নাথাকে, তাৰ ফলত পুখুৰীত পানী নৰয়। আৰু পুখুৰী এটাৰ প্ৰস্তুত কৰিবৰ বাবে মাটিডোখৰো আমি চাব লাগিব। মাটিডোখৰ সদায় দ মাটি হ'ব লাগে আৰু কৃষি ক্ষেত্ৰৰ পৰা মানে কৃষি পাম বা পথাৰ বা ফেক্টৰীৰ পৰা দূৰত হ'ব লাগে, যাতে তাৰ পৰা নিৰ্গত হোৱা যি আমি কৃষি ক্ষেত্ৰততো বহুত ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ, এই ৰাসায়নিক দ্ৰব্যসমূহ যদি পানীলৈ নিগৰিত হয় তেতিয়া আমাৰ পুখুৰীত শেলাই ধৰণৰ শেলাই বেছি বাঢ়ি যায়, তাৰ ফলত মাছৰ যি প্ৰাকৃতিক খাদ্য আছে সেইসমূহো উৎপাদন কমি যায় আৰু অক্সিজেনৰ পৰিমাণ কমে, তাৰ ফলত মাছৰ চাপ সৃষ্টি কৰে।
1: গতিকে সেইবোৰ কথা আমি গুৰুত্ব দিব লাগিব, শেলাই যাতে বেছি নহয়।
0: এতিয়া হ'লেও পুখুৰীটোৰ মাটিৰ গুণাগুণৰ লগতে মাটিত বিভিন্ন ধৰণৰ পুষ্টিদ্ৰব্যও থাকিব লাগে, যেনে কাৰ্বন, নাইট্ৰজেন, ফছফৰাছ, এইসমূহ থাকিব লাগে। তাৰ ফলতহে সেইসমূহ থাকিলেহে উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক খাদ্যবিধৰ বৃদ্ধি বিকাশ পায়। গতিকে ইয়াৰ লগতে আমি পানীৰ ভৌত ৰাসায়নিক গুণসমূহো যি অনু মানে ভৌত ৰাসায়নিক গুণসমূহো
1: চুইটেবল
0: ৰেঞ্জত থাকিব লাগে। তাৰে ভিতৰত ভৌত ৰাসায়নিক গুণৰ ভিতৰত পোনপ্ৰথমতে চাবলগীয়া গুণটি হ'ল পানীৰ উষ্ণতা। পানীৰ উষ্ণতা সদায় 26-32 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ থাকিব লাগে, কিয়নো ইয়াতকৈ যদি কমি যায় তেতিয়া বৃদ্ধি হ্ৰাস পায় আৰু ইয়াতকৈ বাঢ়ি গ'লেও মাছৰ বাবে ক্ষতিকাৰক। আৰু ইয়াৰ লগতে পানীৰ গভীৰতাটো 1.5-ৰ মানে বেছি হ'ব লাগে, অলপ নহ'লে কম হ'লে কি হয় তেতিয়া পানীখিনি সোনকালে গৰম হয়, গৰম হোৱাৰ ফলত মাছৰ চাপ পৰে। আৰু বেছি যদি বেছি দ পুখুৰীও হয় তেতিয়া পুখুৰীৰ তলিভাগলৈ সূৰ্যৰশ্মি নপৰাৰ ফলত পানীত থকা মাছখিনিৰ দ্বিতীয়তে মন কৰিবলগীয়া ভৌত ৰাসায়নিক গুণটি হ'ল পানীৰ পিএইচ। গতিকে পানীৰ পিএইচ বুলিলে কি বুজা যায়? পানীৰ পিএইচ হৈছে হাইড্ৰজেন আয়নৰ গাঢ়তা। অৰ্থাৎ সহজ ভাষাত যদি আমি ক'ব যাওঁ, পানীখিনি আম্লীয় নে ক্ষাৰকীয় নে নিৰপেক্ষ, সেইটোৱে বুজা যায়। আৰু আমাৰ মীন পালনৰ সংমিষ্ট মীন পালনৰ বাবে উপযোগী পানীৰ পিএইচ হৈছে 7.8-8.5, অৰ্থাৎ পানীখিনি ইহত ক্ষাৰকীয় হ'ব লাগে। তৃতীয়টো ভৌত ৰাসায়নিক গুণ হৈছে পানীৰ আবিলতা। জৈৱিক আৱৰ্জনাৰ পৰা সৃষ্টি হোৱা হিউমাস, পঞ্চকণিকাৰ প্লাৱকৰ কাৰণে পানীত আবিলতাৰ সৃষ্টি হয় আৰু এইসমূহে সূৰ্যৰ ৰশ্মি পানীৰ ভিতৰলৈ সোমাই যাবলৈ নিদিয়ে। নিদিয়াৰ বাবে মাছৰ প্ৰাকৃতিক খাদ্য বৃদ্ধি পোৱাত অসুবিধাৰ সৃষ্টি হয়। আৰু যদিহে অৱশ্যে পানীৰ আবিলতা কিছু পৰিমাণে জৰুৰীও হয়, কিয়নো কাৰণ এই উদ্ভিদ প্লাৱকৰ আৰু প্ৰাণী প্লাৱকৰ বাবেই পানীত আবিলতাৰ সৃষ্টি হয়, গতিকে কিছু পৰিমাণে থাকিব লাগে, একদম স্বচ্ছ পানীও মানে মীন পালনৰ বাবে উপযোগী নহয়। চতুৰ্থতে হৈছে দ্ৰৱীভূত অক্সিজেন। মাছে দ্ৰৱীভূত অক্সিজেন গ্ৰহণ কৰিয়েই পানীত জীয়াই থাকে আৰু এই দ্ৰৱীভূত অক্সিজেন পুখুৰীত থকা উদ্ভিদ প্লাৱকে দিনৰ ভাগত সালো সংশ্লেষণৰ জৰিয়তে প্ৰস্তুত কৰা খাদ্যৰ ফলত অক্সিজেনখিনি পানীত মিহলি কৰি দিয়ে আৰু তাৰ ফলতে অক্সিজেন পোৱা যায়। কিন্তু আৰু মীন পালনৰ ক্ষেত্ৰত 5-10 মিলিগ্ৰাম প্ৰতি লিটাৰ পানীত দ্ৰৱীভূত অক্সিজেন থাকিব লাগে, ইয়াতকৈ কম হ'লে মাছত চাপ সৃষ্টি কৰে। আৰু অক্সিজেনৰ বাবে আমি অক্সিজেন মিটাৰো কিনিবলৈ পোৱা যায় বজাৰত, সেইখিনি পানীত কিছু সময় যদি ধৰি ৰখা যায় তেতিয়া সেই অক্সিজেন মিটাৰত ৰিডিংটো মানে ওলাই যায় কিমান অক্সিজেন আছে, সেই হিচাপেও জুখিব পৰা যায়।
1: আৰু আমি অতিৰিক্তভাৱে অক্সিজেন পাত প্ৰয়োগ কৰিব পাৰোঁ নেকি?
0: অক্সিজেন যদি অক্সিজেনৰ নাটনি হয় তেতিয়া আমি সাধাৰণতে পানীখিনিত যদি কোবাই দিয়া যায় সেই হিচাপ তাই তেনেকৈ কৰিলেও পানীত অক্সিজেন মিহলি হয়। লগতে হাঁহ যদি চৰিবলৈ দিয়ে বা অলপ নাওখন চলাই দিলেও যদি ডাঙৰ পুখুৰী হয় তেতিয়া নাও চলাই দিলেও পুখুৰীত পানীৰ অক্সিজেন বৃদ্ধি পায়। লগতে যদি একেবাৰে কমি যায় তেনে ক্ষেত্ৰত অৱশ্যে অক্সিজেন টেবলেটো ব্যৱহাৰ কৰিব পৰা যায়।
1: অক্সিজেন টেবলেট পোৱা যায়?
0: হয় হয়,
1: এইবোৰ ক'ত উপলব্ধ?
0: আপোনাৰ ভেটেনাৰী দোকান পোৱা যায়,
1: ফাৰ্মাচীবিলাক
0: থাকে, তাতেও পোৱা যায়। তাৰপাছতে আমাৰ মন কৰিবলগীয়া কথাটো হ'ল যে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ অৱশ্যে 1 মিলিগ্ৰাম প্ৰতি লিটাৰতকৈ কম হ'ব লাগে। কাৰ্বন ডাই অক্সাইড যদি বেছিকৈ বাঢ়ি যায় তেতিয়া দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ কমি যায় আৰু pHও কমাই দিয়ে, যিহেতু pHটো আমাৰ অতিকৈ জৰুৰী হয় মীন পালনৰ বাবে। তাৰপাছত এতিয়া আহোঁ আমি কেনেধৰণে পুখুৰীটো প্ৰস্তুত কৰিব লাগে। পুখুৰীৰ প্ৰস্তুতৰ সঠিক সময় হৈছে নৱেম্বৰ বা ফেব্ৰুৱাৰী মাহ, মানে যি সময়ত খৰালি থাকে আৰু যি সময়ত সেই সময়ত পুখুৰীৰ পানীৰ উষ্ণতাও কম হয়, গতিকে সেই সময়তে প্ৰিপেয়াৰ কৰি ল'ব লাগে। আৰু মাৰ্চ মাহত পৰা পানীৰ উষ্ণতা বাঢ়িবলৈ, মানে আমাৰ জলবায়ুৰ উষ্ণতা বাঢ়িবলৈ ধৰে আৰু সেই সময়ত আমি পুখুৰীত পোনা মেলিব লাগে মাৰ্চৰ পৰা। গতিকে প্ৰথমতে পুখুৰীটো প্ৰস্তুত কৰিবলৈ হ'লে যদি পুখুৰীটো আমাৰ পুৰণা পুখুৰী হয় সেই ক্ষেত্ৰত আমি তলিৰ প্ৰথমতে তলিৰ ভাগৰ বোকাখিনি অপসাৰণ কৰিব লাগে। অপসাৰণ পানীখিনি প্ৰথমতে পুখুৰীৰ পানীখিনি আঁতৰাই পেলাই তলি ভাগৰ বোকা অপসাৰণ কৰিব লাগে। অপসাৰণ কৰি 15 দিন শুকাব দিব লাগে। শুকাব দিয়াৰ পাছত 10 ইঞ্চিমান বোকাৰ মাটি আমি উঠাই পেলাই পেলাই দিব লাগে। তাৰপাছত অলপ
1: গেটবিলাক,
0: হয় হয়, তলৰ গেটবিলাক থাকিলে কি হয় বিষাক্ত গেছৰ সৃষ্টি কৰে, আকৌ মাছৰ একেধৰণে বেমাৰ হ'ব, গতিকে সেইখিনি আঁতৰাই পেলাই দিব লাগে। তাৰ পাছৰ পদক্ষেপটো হৈছে অপতৃণ নিবাৰণ। অৱশ্যে তলিখন চাফা কৰাৰ পাছত আমি চূণ প্ৰয়োগ কৰিব পাৰোঁ আৰু চূণ প্ৰয়োগ আমাৰ পুৰা চূণটো পুখুৰীৰ তলি ভাগত চিচৰিটি কৰি দিব লাগে। তাৰপাছত পানী দিব লাগে, পানী ভৰাই দিব লাগে। দ্বিতীয় পদক্ষেপটি হৈছে যিসমূহ পুখুৰীৰ পানী আমি আঁতৰাই পেলাব নোৱাৰোঁ, গতিকে সেই পুখুৰীসমূহত আমি অপতৃণ নিবাৰণ কৰিব লাগে। কিয়নো এই অপতৃণবিলাকে মাছৰ কাৰণে যি পুষ্টিদ্ৰব্য থাকে পুখুৰীৰ পানীত, সেই পুষ্টিদ্ৰব্যসমূহ শোষণ কৰি নিজৰ বৃদ্ধি বঢ়ায়। তাৰ ফলত উদ্ভিদ প্লাৱকৰ বৃদ্ধি হ্ৰাস পায়, লগতে দ্ৰৱীভূত অক্সিজেনৰ বাবেও কমি যায় দ্ৰৱীভূত অক্সিজেন। আৰু এই অপতৃণবিলাক চিকাৰী বা বীজাণুৰ আশ্ৰয়স্থল হয়। আৰু এটা কথা হৈছে কি, ই পুখুৰীটো বাম কৰি দিয়ে আৰু পুখুৰীত জাল টনাটো অসুবিধাৰ সৃষ্টি কৰে, গতিকে এই অপতৃণবিলাক আঁতৰাব লাগে। আঁতৰাৰ মূল উপায়টি হৈছে দৈহিক, যান্ত্ৰিক আৰু জৈৱিক পদ্ধতি। দৈহিক পদ্ধতিৰে অৱশ্যে সবতছে সকলোতকৈ মানে উত্তম উপায় হয়, আৰু দৈহিক পদ্ধতিৰে যদি কৰিব পৰা নাযায় তেতিয়া আমি ৰাসায়নিক বা মেচিনেৰে উঠাব লাগে, নহ'লে একদম যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহে ৰাসায়নিক পদ্ধতিলৈ যাব লাগে। আৰু অৱশ্যে যদি গ্ৰাছ কাৰ্প আৰু চিলভাৰ কাৰ্প জাতীয় মাছো আমি পুখুৰীত মেলি দিওঁ তেতিয়াও আমাৰ এই পুনি মেটেকাসমূহৰ পৰা সমাধান পোৱা যায়। তাৰপিছৰ পদক্ষেপটি হৈছে অবাঞ্ছিত মাছ নিবাৰণ। অবাঞ্ছিত মাছ যেনেকুৱা আমি আমাৰ কাৰ্পজাতীয় মাছৰ ক্ষেত্ৰত অবাঞ্ছিত মাছ হিচাপে চিতল, খৰিয়া, আৰি, পুঠি এইবিলাকক অবাঞ্ছিত মাছ হিচাপে গণ্য কৰা হয়। কাৰণ এইসমূহে আমাৰ পুখুৰীৰ স্থান আৰু খাদ্য আৰু দ্ৰৱীভূত অক্সিজেনখিনি আমাৰ মাছৰ লগত কি হয় প্ৰতিযোগিতা কৰে খাদ্যৰ বাবে, গতিকে আমাৰ মাছৰ বৃদ্ধিত ক্ষতি কৰে। গতিকে এইসমূহ আঁতৰাই পেলোৱাটোৱেই চবতকৈ উত্তম উপায়। আৰু এইসমূহ আঁতৰাবৰ বাবে প্ৰথমতে আমি বাৰে বাৰে জালটানিও আঁতৰাই দিব পৰা যায়। আৰু যদি সেই জালটানাৰ পাছতো পুখুৰীৰ পৰা আঁতৰ হোৱা নাই তেতিয়া মহুৱা খলি হৈ বা ডেৰিচ গছৰ শিপা আৰু ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব পৰা যায়। তাৰপিছৰ পদক্ষেপটি হৈছে চূণ প্ৰয়োগ। এইসমূহ আঁতৰাৰ পিছত চূণ প্ৰয়োগ কৰিব লাগে। চূণ প্ৰয়োগৰ ক্ষেত্ৰত অৱশ্যে প্ৰতি বিঘা পুখুৰীৰ পানীকালিত 55 কেজি পুৰা চূণ আমি দিব পাৰোঁ। আৰু চূণ প্ৰয়োগৰ ক্ষেত্ৰত চূণটো প্ৰথমতে আগদিনাখন ভিজাই থ'ব লাগে, ভিজাই থৈ মানে পিছৰ দিনা ৰাতিপুৱাই পুখুৰীৰ পানীত ছটিয়াই দিব লাগে। আৰু এই চূণ প্ৰয়োগৰ

0: বাবে পিএইচটো বঢ়াই দিয়ে চূণে। দ্বিতীয়তে পানীত থকা আবিলতাটো হ্ৰাস কৰে আৰু অক্সিজেনৰ বৃদ্ধি কৰে পানীত, আৰু চূণ প্ৰয়োগে বীজাণুও নাশ কৰে। গতিকে চূণ প্ৰয়োগটো আমাৰ সংমিশ্ৰিত মীন পালনৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব লাগে, আমি চূণ প্ৰয়োগ কৰিবই লাগে। আৰু এই চূণৰ মাত্ৰাৰ 1/3 অংশ আমি পোনা মেলাৰ আগত দিব লাগে, 1/3 অংশ প্ৰথমে প্ৰথম কিস্তি আমি দিব লাগে, তাৰ পাছত বাকী অংশ আমি 9 ভাগত বিভক্ত কৰি প্ৰতি মাহে গোটেই সময়ছোৱাত আমি দি যাব লাগে। তাৰপাছৰ পদক্ষেপটি হৈছে সাৰ প্ৰয়োগ। চূণ প্ৰয়োগৰ 1 সপ্তাহ আমি ৰ'ব লাগে চূণ প্ৰয়োগৰ পিছত, তাৰপাছত আমি সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ যেনে আমি জৈৱিক সাৰ আৰু অজৈৱিক সাৰ দুই ধৰণৰ আছে, কিন্তু জৈৱিক সাৰ অতি উত্তম হয়, কিয়নো ই উদ্ভিদ প্লাৱক আৰু প্ৰাণী প্লাৱক দুয়োবিধৰ বৃদ্ধি ঘটায় গতিকে বৃদ্ধি কৰে। গতিকে জৈৱিক সাৰৰ ভিতৰত আমি গোবৰ সাৰটো অতি উত্তম বুলি ক'ব পাৰোঁ, কিয়নো ইয়াৰ যি পুষ্টিদ্ৰব্য লাহে লাহে পানীত মিহলি হয়। আৰু গোবৰ সাৰ আমি প্ৰতি বিঘা পানীকালিত 1200 কেজি গোবৰ সাৰ প্ৰয়োগ কৰিব পাৰোঁ। আৰু প্ৰথম কিস্তি আমি 1/3 প্ৰথম কিস্তি হিচাপে আমি 1/3 15 দিন পোনা মজুতকৰণৰ পূৰ্বে ব্যৱহাৰ কৰিব লাগে, আৰু বাকী অংশ আমি প্ৰতি মাহে ব্যৱহাৰ কৰি যাব লাগে, আৰু সদায় চূণ প্ৰয়োগৰ 1 সপ্তাহৰ পিছতহে আমি গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে। গোবৰ সাৰৰ যদি দি পেলাই আমি মানে ভাবামতে আমি মানে প্লাৱকৰ বৃদ্ধি পোৱা নাই, তেতিয়াহে আমি অজৈৱিক সাৰলৈ আমি
1: প্লাৱক মানে উদ্ভিদ প্লাৱক বা প্ৰাণী প্লাৱক,
0: এইসমূহ সৰু সৰু হয়, এইবিলাক আমাৰ পোনাৰ বাবে খুব উত্তম খাদ্য হয়, আৰু এইবিলাক আপোনাৰ জীৱিত অৱস্থাত থাকে, তো মানে আমাৰ পোনাৰ বৃদ্ধিটো বেছি ভাল কৰে, এই সেইসমূহ জৰুৰী হয়। আৰু গোবৰ সাধাৰণতে গোবৰ সাৰৰ প্ৰয়োগ কৰিলে এইবিলাকৰ বৃদ্ধি খৰতকীয়া হয়। আৰু অৱশ্যে যদি গোবৰ প্ৰয়োগ কৰাৰ পিছতো প্লাৱকৰ সৃষ্টি বৃদ্ধি হোৱা নাই, তেতিয়া আমি অজৈৱিক সাৰ ইউৰিয়া আৰু SSP দিব লাগে। অৱশ্যে ইয়াৰ পৰিমাণ খুব কম দিব লাগে, ইউৰিয়া ধৰক 20 পৰা 30 কেজি প্ৰতি বিঘা দিব পৰা যায়, আৰু ছিংগল ছুপাৰ ফচফেট 30 পৰা 40 কেজি প্ৰতি বিঘাত দিব পৰা যায়। আৰু সকলো সাৰ প্ৰয়োগৰ অৱশ্যে 15 দিনৰ পিছতহে আমি পোনা মেলিব লাগে। এতিয়া পোনা মজুতকৰণৰ বাবে 10 পৰা 15 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আঙুলি পোনা আমি প্ৰতি বিঘা পানীকালিত 800 পৰা 1000টা পোনা আমি দিব পাৰোঁ। ফিংগাৰলিং যিটো কোৱা হয়, হয় সেইটো আমি দিব পাৰোঁ। আৰু যিহেতু মাৰ্চ মাহটো পোনা মজুতকৰণৰ বাবে উপযোগী, কিন্তু এই সময়ছোৱাত সেই দৈৰ্ঘ্যৰ পোনা পোৱা নাযায়, গতিকে আমি আগৰ বছৰৰ পোনা মজুত কৰিব পাৰোঁ। পোনাখিনি বজাৰৰ পৰা কিনি অনাৰ পিছত পানী অলপমান সময় কি কৰিব লাগে, সেই পোনাখিনি পটাচযুক্ত পানীত 1 বা 2 মিনিটৰ বাবে নিমজ্জন কৰিব লাগে। এনে কৰিলে কি হয়, বীজাণুবিলাক, পোনাত যদি কিবা বীজাণু আহিছে, সেই বীজাণুসমূহ নাইকিয়া হয়। তাৰপাছত আমি পোনাখিনিৰ যিটো হাণ্ডি থাকে, সেই হাণ্ডিটো অলপ সময়ৰ বাবে পুখুৰীৰ পানীত ৰাখিব লাগে, যাতে যিটো উষ্ণতা আছে সেইটো
1: মানে
0: সমান হৈ যায় পুখুৰীৰ পানীৰ লগত, পোনাৰ পানীৰ উষ্ণতাটো যাতে সমান হয়, আৰু তাৰ ফলত কি হয়, পানী পোনাখিনি পুখুৰীত মেলিলে পটককৈ পোনাত চাপ নপৰে। আৰু পোনা মেলাৰ সঠিক সময় হৈছে ৰাতিপুৱা নহ'লে গধূলি। তাৰপাছত পোনা মজুতকৰণ কৰাৰ পাছত আমি পোনাখিনিক পৰিপূৰক খাদ্য আমি দিব লাগে। পৰিপূৰক খাদ্য হিচাপে প্ৰাকৃতিক খাদ্যৰ লগতে আমি বাহিৰৰ পৰা কৃত্ৰিম খাদ্যও দিব পাৰোঁ, কাৰণ পোনাৰ মাছৰ বৃদ্ধিৰ বাবে প্ৰটিন এটা অতিকৈ গুৰুত্বপূৰ্ণ হয়, গতিকে 25 পৰা 30% থকা প্ৰটিন থকা খাদ্য আমি দিব লাগে। পোনাৰ আমি চাউলৰ মলৰ লগতে খলি হৈ আমি মিহলাই পেলাই খাদ্য হিচাপে, কৃত্ৰিম খাদ্য হিচাপে দিব পাৰোঁ।
1: ঠিক আছে, আজি আপুনি আহি সংমিশ্ৰিত মীন পালন সম্পৰ্কে যথেষ্টখিনি কথা ক'লে। আমাৰ যিসকল মীন পালক আছে তেখেতসকল নিশ্চয় উপকৃত হ'ব। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: ধন্যবাদ।
1: ইমান পৰে সংমিশ্ৰিত মীন পালন সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া সুদৰ্শনা দেৱী আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও বৰচলা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক সচিদানন্দ বৰদলৈৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও বৰচলা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক সচিদানন্দ বৰদলৈ। নমস্কাৰ।
2: নমস্কাৰ।
1: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ।
1: হয়, আপুনি বৰ্তমান সময়ত কৃষি কৰ্মত জড়িত হৈ আছে।
2: হয়।
1: কি কি খেতি কৰিছে বা কেনেকৈ কৰিছে এই বিষয়ে জনাওকচোন প্ৰথমে।
2: হয়, মই সাধাৰণতে ধান, মাকৈ, সৰিয়হ এইবিলাকেই খেতি কৰোঁ। এই লাহে লাহে মই এতিয়া মৎস্য পালনৰ লগতো জড়িত আৰু গাহৰি পালনৰ লগতো মই জড়িত।
1: হয়,
2: বিশেষকৈ মই ধানৰ বীজৰ উৎপাদনৰ লগত জড়িত।
1: ধানৰ বীজ উৎপাদন কৰে আপোনাৰ তেনেকুৱা মানে?
2: হয়,
1: সংস্থা আছে।
2: সংস্থা আছে, আমি পোহৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেড, আমাৰ ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী লিমিটেড আছে। আমি সেই অনুষ্ঠানটোৱেদি ধানৰ বীজ আমি উৎপাদন কৰিছোঁ আৰু এইটো আমি মাৰ্কেটত মানে এইটো ধানৰ বীজবিলাক আমি উন্নত জাতৰ ধানৰ বীজবিলাক আমি গোটেই অসম জুৰি পেলাই আমি ইয়াক বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ আৰু এবাৰ এতিয়ালৈকে প্ৰায় আমাৰ 45 মেট্ৰিক টনমানৰ ওপৰত ধান বিক্ৰী হৈছে এতিয়ালৈ।
1: এইটোত আৰু আপুনি অকলে নে লগত আৰু কোনোবা?
2: হয়, আমাৰ এনে 502 জন আমাৰ কৃষকক লৈ পেলাই আমি শ্বেয়াৰ হোল্ডাৰক লৈ পেলাই জড়িত। ইয়াৰে আমাৰ 6জন বোৰ্ড অফ ডাইৰেক্টৰ আছে আৰু বাকী বিভিন্ন ধৰণৰ ষ্টাফ আছে। আমাৰ এটা ছিড প্ৰচেছিং প্লাণ্ট আছে যিটো জৰিয়তে আমি ছিড প্ৰচেছ কৰোঁ। আমি বিশেষকৈ বানপানী অঞ্চলত খেতি কৰিব পৰা, বানপানীত বুৰ গ'লেও মানে মৰি নোযোৱা অসম কৃষি বিশ্ববিদ্যালয় মানে উদ্ভাৱন কৰা ৰঞ্জিত চাওবান, বাহাদুৰ চাওবান, স্বৰ্ণ চাওবান, ইয়াৰ বাহিৰে আমি বিভিন্ন ধৰণৰ উন্নত জাতৰ ধানৰ মানে বীজৰ কৃষক আমি উপলব্ধ কৰোৱাইছোঁ। এইটো 2021-22 চনৰ মানৰ পৰা আমি এইটো মানে লাৰ্জ স্কেলত কৰিবলৈ আৰম্ভ কৰিছোঁ।
1: কিমান বিঘা মাটি?
2: মাটি এতিয়া মাটি হিচাপে আমি কোৱাতকৈ আমি কওঁ যে প্ৰত্যেক বছৰে আমি অন্ততঃ 50-60 টন এনেকৈ ধানৰ মানে পৰিমাণটো আমি পৰিসৰটো বৃদ্ধি কৰিছোঁ। এইবাৰ আমি এবাৰ অন্ততঃ ৰাখিছোঁ আমি 60-70 MT ধান নেবা মানে সম্প্ৰসাৰণৰ কাৰণে।
1: অঁ, তাৰপিছতে এই ধানবোৰ আপোনালোকে পেকেটিং কৰি বিক্ৰী কৰে?
2: হয়, আমি এনে FPC হিচাপে, ফাৰ্মাৰ্চ প্ৰডিউচাৰ কোম্পানী হিচাপে, আমি আমাৰ এটা ব্ৰেণ্ড আছে পোহৰ বুলি পেলাই, সেই ব্ৰেণ্ডটোৱে আমি নামতে আমি বিভিন্ন ধৰণৰ জাতবিলাক বিক্ৰী কৰি আছোঁ।
1: ক'ত বিক্ৰী কৰে?
2: B2B হয়, আমাৰ B2C হয়, আমি ওচৰৰ ভেণ্ডৰ থাকে বা ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোকে দি হয়। কিছু পৰিমাণে খুব কম সংখ্যকে আহি পেলাই আমাৰ ইণ্ডাষ্ট্ৰীৰ পৰা আহি পেলাই বীজৰ কঠীয়া মানে কৃষকেও লৈ যায়। আৰু আমি এইবছৰ আকৌ অহা বছৰৰ কাৰণে আকৌ ফাউণ্ডেশ্যন ছিড কিনি আনি পেলাই নতুন নতুন ফাৰ্মাৰ্চক বা এক্সপিৰিয়েঞ্চ ফাৰ্মাৰ্চকো আমি মানে খেতি কৰিবৰ কাৰণে অহা বছৰৰ কাৰণে প্লেনিং আমি এতিয়া আৰম্ভ কৰি দিছোঁ।
1: তাৰপিছতে এইবোৰ আপোনালোকে প্ৰথমে ক'ৰ পৰা অনুপ্ৰেৰণা পাইছিল?
2: হয়,
1: কেনেকৈ আপোনালোকে আগবাঢ়িলে?
2: আমাৰ আচলতে এইটো অসম কৃষি বিশ্ববিদ্যালয় KVK মৰিগাঁৱে আমাক এইখিনি অনুপ্ৰেৰণা যোগাইছিলে। আমি প্ৰথমতে 1 বিঘা মাটিত মানে প্ৰদৰ্শনীমূলক এটা খেতি কৰিছিলোঁ। সেই 1 বিঘা মাটিৰ পৰা এতিয়া গৈ পেলাই আমাৰ প্ৰায় 700-800 বিঘামানলৈকে আমাৰ এইটো সম্প্ৰসাৰণ হৈছে। ইয়াৰ বাহিৰে আমাৰ এপাৰ্ট আঁচনিৰ অধীনত এৰিয়া ছ'চাইটিজে আমাক এইখিনি সহায় কৰিছে, লগতে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ মৰিগাঁৱে মানে আমাক সহায় কৰি আছে, বা ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছে আৰু অসম এপাৰ্ট আঁচনিৰ অধীনতে আমাৰ তাত এটা ছিড প্ৰচেছিং প্লাণ্ট আমাৰ আৰম্ভ হ'ল, যিটো মানে পাৰ 2 মেট্ৰিক টন মানে প্ৰচেছ কৰিব পৰা ক্ষমতা সম্পন্ন। সেইটো এখন স্থাপন হোৱাৰ পিছতে আমি এইটো ডাঙৰ লাৰ্জ স্কেলত আমি এতিয়া কৰিবলৈ গৈছোঁ। আমি অকল আমাৰ ছিডেই তাত প্ৰচেছ নকৰোঁ, অন্য বেলেগ বেলেগ ব্ৰেণ্ডৰ কোম্পানীবিলাকো আহি পেলাই তেওঁলোকৰ ছিডটো প্ৰচেছ কৰি আমাৰ ইণ্ডাষ্ট্ৰীত প্ৰচেছ কৰি পেকেজিং কৰি পেলাই লৈ যায়। আমি লগতে আমাৰ ওচৰৰ বিভিন্ন ধৰণৰ FPCৰ লগতো কাম কৰিছোঁ, ইয়াংলি আছে, মহাবাহু আছে, তেওঁলোকতো আমি কাম কৰিছোঁ, বিভিন্ন এণ্টাৰপ্ৰেনাৰ এগ্ৰ' এণ্টাৰপ্ৰেনাৰৰ লগত আমি ধানৰ বীজৰ ব্যৱসায়টো কৰিছোঁ, যাতে কৃষকে উন্নত ভাল গুণগত বিশ্বাসযোগ্য ধানৰ বীজ যাতে পায়,
0: ক্ৰয় কৰিব পাৰে, তেওঁলোকে যাতে ভাল খেতি পথাৰ মানে অনিষ্ট নহয়,
2: হয়
0: সেইটো কাৰণে বৰ ভাল প্ৰচেষ্টা আপোনালোকে আগবঢ়াইছে কৃষকক। কিমানমান কৃষক জড়িত আছে আপুনি কৈছিলে?
2: যদিও আমাৰ মানে শ্বেয়াৰ হোল্ডাৰ 502 জন, কিন্তু তাৰ বাহিৰেও আমি অন্য বেলেগো আমি কৃষক জড়িত আছে। এতিয়া আমি 11ৰ পৰা 1জনকৈ শ্বেয়াৰ হোল্ডাৰ, কিন্তু আমি যদি হিচাপ কৰোঁ 1ঘৰ যদি 4জনকৈও হয় মানে সদস্য, তেওঁলোকো আমাৰ মানে লগত জড়িত ন, এটা পৰিয়ালত 4জন মানুহ আছে যদি তেওঁ আমাৰ মানে আমি সদস্য বুলিয়ে ধৰি লওঁ, তেনেকৈ হ'লে আমাৰ জড়িত হিচাপে হ'লে আমি 2000 ওপৰত আমাৰ ফাৰ্মাৰ্ছ কৃষকৰ লগত জড়িত হৈ আছে।
0: তেনেকৈ আপুনি সেই সংস্থাটো চলাই আছে নহয় জানো? এতিয়া ধান খেতিৰ কথালৈ আহোঁ, আপুনি যিটো কৈছে ধানৰ খেতি কৰে, কি কি ধানৰ খেতি কৰে, কেনেকৈ কৰে?
2: আমি বিশেষকৈ অসমৰ বানপানী সমস্যা এটা আছে কাৰণে আমি বিশেষ চাবমাৰ্জেবল ধানবিলাক মানে তাৰ প্ৰডাকশ্যন
0: বেছি গুৰুত্ব,
2: তথাপিতো এতিয়া আমি লাহে লাহে বকুল জহা, কেতেকী জহা, তাৰপাছত আকোমল ধানৰ বীজ আমি

0: এটা ইনিশিয়েটিভ লৈছোঁ আমি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আনিছোঁ। আমাক ব্ৰিডাৰ ছিড প্ৰডাকশ্যনৰ কাৰণে মানে ফাউণ্ডেশ্যন ছিড প্ৰডাকশ্যনৰ কাৰণে সুবিধা দিছে, সেইটো কাৰণে আমি
1: এই বিষয়ে আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি?
0: হয়, মই আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কৃষি বিজ্ঞান কেন্দ্ৰই দিছে, কৃষি বিজ্ঞান কেন্দ্ৰই দিছে, এগ্ৰিকালচাৰ দিয়ে, তাৰপিছত আন্তঃৰাষ্ট্ৰীয় ইৰি ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট তেওঁলোকে আমাক দি পেলাই সহায় কৰিছে, বহুতখিনি গাইড কৰে।
1: ঠিক আছে, আজি আপুনি আহি ধান খেতি বা মাছ পালনৰ বিষয়ে আমাক জনালে। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ মোক এই সুযোগ দিয়াৰ বাবে।
1: হয় হয়।

ইমানপুৰে আজিৰ কৃষক শিতানত মৰিগাঁও বৰচলা অঞ্চলৰ প্ৰগতিশীল কৃষক সচিদানন্দ বৰদলৈৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

খন্তেক পিছতে অৰ্থাৎ 6:45 শ্ৰোতাই শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সন্ধিয়াৰ আঞ্চলিক বাতৰি। সন্ধ্যা 7:00 to 10:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা শ্ৰোতাই শুনিবলৈ পাব মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2026ৰ চলন্ত বিৱৰণী। মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2026ৰ চলন্ত বিৱৰণী পুনৰ শ্ৰোতাই শুনিবলৈ পাব 7:20 to 8:45 9:15 to 9:25 আৰু সামৰণি অংশ শুনিবলৈ পাব নিশা 9:30 to 10:45। খেল প্ৰিয় শ্ৰোতাসকলে শুনিবলৈ নাপাহৰিব সন্ধ্যা 7:00 to 10:45 ICC মহিলা T20 ক্ৰিকেট বিশ্বকাপ 2026ৰ চলন্ত বিৱৰণী।

খেলৰ বিৱৰণীৰ মাজে মাজে শ্ৰোতাই শুনিবলৈ পাব 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়াত বাতৰি, 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা সমাচাৰ সন্ধ্যা, নিশা 9:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা News@9 আৰু 9:25 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা নিশাৰ আঞ্চলিক বাতৰি।

কাইলৈ পুৱা 9:30 বজাৰ পৰা শ্ৰোতাই শুনিবলৈ পাব পকা ধানৰ মাজে মাজেৰ দ্বিতীয় খণ্ড, ৰচনা বৰ্ণালী কুটুকী ওজাৰ। পুৱা 10:00 বজাত শ্ৰোতাই শুনিবলৈ পাব কামপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰা আৰু নগাঁও বিহুৰী গাঁৱৰ ধেনুচোচা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক বগীৰাম বৰাৰ সৈতে হোৱা কথা বতৰা।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত, মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল, অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ, নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিশ্বৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে তন্নিতা ভৰদ্বাজ। ধেমাজিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি ৰাজচক্ৰৰ অধীনৰ জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ধৰ্মপুৰ অঞ্চলৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ প্ৰথমে লালুকিজান ধৰ্মপুৰ বড়ো প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা এটা সাহায্য শিবিৰ পৰিদৰ্শন কৰি এই শিবিৰত আশ্ৰয় লোৱা অঞ্জলি চাপৰিৰ লোকসকলৰ মাজত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰী, বীজাণুনাশক পাউডাৰ, টিনপাত আৰু যাৱতীয় চিকিৎসা সামগ্ৰী যোগানৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে জিয়াদল নদীৰ বানে ধৰ্মপুৰ অঞ্চলত সৃষ্টি কৰা খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাকলন এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এইবছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে, কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ। গতিকে আমি নদীৰ যি গতিপথ আছে, এই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
0: ডাক্তৰ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহ্বান জনায়। ৰাজ্যৰ 7খন জিলাৰ 11টা ৰাজহচক্ৰৰ 102খন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালী জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি

0: নলবাৰী জিলাৰ মৰা পাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু 7খন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি জিলাখনৰ মলয়া চাপৰি আৰু কুলি চাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিৰো পৰিদৰ্শন কৰে।
1: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে, সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই আহিলোঁ। নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। তো আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰাৰ শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কোপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ভকত চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নাম্বৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চল কেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বত 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই কেইবাশ লোকে দাখিল কৰা আপীল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক টনিতা ভৰদ্বাজৰ পৰা।
2: আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পাছত ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবসিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় হোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তৰ সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ 500 টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টকেন দিয়া হ'ব। 2027 চনৰ লোকপিয়লৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূৰ্ণগতিৰ প্ৰস্তুতি চলাই আছে। গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত লোকপিয়লৰ বাবে নিয়োগ কৰা ক্ষেত্ৰভিত্তিক মুখ্য প্ৰশিক্ষকসকলৰ 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত অংশ লৈ আজি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জনগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ দায়িত্বৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।
3: আমি একচুৱেল যোনটো হাউচ লিষ্টিঙৰ কাম আমি আগষ্টৰ মাহৰ পৰা আমি ষ্টাৰ্ট কৰিম আমি ইতিয়াতে যে ফিল্ড লেভেল মাষ্টাৰ ট্ৰেইনাৰ হ'ব আমাৰ পাঁচটা চাৰ্কুলত, এই পাঁচটা চাৰ্কুলৰ আমাৰ যি মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকল আমি অলৰেডি ছেলেকশ্যন কৰি লৈছোঁ। 83 গৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে, তেখেতসকলক আমি লাষ্ট 3 দিন আমি ইয়াতে প্ৰশিক্ষণ দিছোঁ আৰু এই প্ৰশিক্ষণৰ পাছত এওঁলোকক আমি পেন ড্ৰাইভ দিছোঁ বা বুকলেট দিছোঁ, যোনটো আমাক চেঞ্চাছ ইণ্ডিয়াই যোনটো দিছে সেইখিনি আমি তেওঁলোকক বিতৰণ কৰিছোঁ আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ। আজি 3 দিনৰ যোনটো আমাৰ ট্ৰেইনিং হ'ল তাৰ উপৰিও তেওঁলোকক আমি কৈছোঁ যে এমাহ ধৰি আপোনালোকে অলপ চাওক। আমাৰ ফিল্ড লেভেল ট্ৰেইনিং হ'ব 2 আগষ্টৰ পৰা 2 আগষ্ট 3-4, এই 3 দিন আমি ফিল্ড লেভেল আমাৰ 5টা চাৰ্কুলতে আমি এইটো ট্ৰেইনিংটো আমি দিম।
2: কাছাৰ জিলাতো লোকপিয়লৰ প্ৰস্তুতি অব্যাহত আছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে অনুষ্ঠিত 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হয়। জিলাখনত 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলা শৈক্ষিক পৰিষদৰ সহযোগত আজি হাতশিঙিমাৰীত জিলা পৰ্যায়ৰ যুৱ সংসদ অনুষ্ঠিত হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দক্ষিণ শালমৰা আঞ্চলিক সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি ইণ্টাৰনেটৰ প্ৰভাৱ বিষয়ক বিতৰ্কত ভাগ লয়। দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক ড০ মজিবুৰ ৰহমানে অনুষ্ঠানত অধ্যক্ষতা কৰে। চিৰাং জিলাৰ ঢালিগাঁও বজাৰত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে চিকিৎসা সেৱা চলাই থকা এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা চিকিৎসকজন ৰবীন্দ্ৰ চন্দ্ৰ নাগ বুলি চিনাক্ত কৰা হৈছে। অসম কাউন্সিল অব মেডিকেল এছ'চিয়েচনৰ তৰফৰ পৰা দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষী অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে প্ৰায় 40 বছৰ ধৰি ঢালিগাঁও মেডিকেলছ নামৰ এখন ফাৰ্মাচী খুলি নাগে ভুৱা ডিগ্ৰীৰে চিকিৎসা প্ৰদান কৰি আহিছিল। কালি লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
0: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদনৰ সদনত আলোচনাৰ বাবে উত্থাপন কৰে। শ্ৰীৰংহাঙে অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক শইকীয়াই শপত বাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম টেৰাংপি আৰু হেটসিং ৰংফাৰেও আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিত সদস্যৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। নৱ নিযুক্ত কাৰ্যবাহী সদস্যসকলক 2 দিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকাৰিতাৰ বিষয়ে বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ প্ৰায় 250গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আৰু আন্তঃবিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব। এই মাহজোৰা প্ৰশিক্ষণত ব্যৱহাৰিক কাৰ্যকলাপ আৰু ক্ষেত্ৰভিত্তিক দায়িত্ব অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বাস্তৱ জীৱনত পৰিৱেশ আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা ডেৰ বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা 4:30 বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 7 জিলাৰ 102 গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰী ধেমাজিৰ ধৰ্মপুৰ অঞ্চলত বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ 5 সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল। অম্বুবাচীৰ আজি 4th দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা 12:02 অম্বুবাচীৰ নিবৃত্তি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰি কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
4: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।